0: বৰ্ডাৰ বলছবিত সহশিল্পীসকলকে দেখে আছিল হৰিহৰণ আৰু এই গীতটিৰে সামৰা হ'ল আমাৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ দাদা, হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো আমাৰ শ্ৰোতাসকলক জনাব।
3: মোৰ নাম শ্ৰী প্ৰদীপ চন্দ্ৰ বৰ্মন।
2: আপুনি ক'ত থাকে?
3: প্ৰতীক্ষা হস্পিটেল কাষত।
2: হয়, আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
3: মই যিহেতু গাড়ী চলাওঁ, বেলেগে চাই থাকোঁ, কিন্তু শুনা নাযায়ে।
2: প্ৰিয় গায়ক কোনোবা আছেনে, গীতিকাৰ বা গায়ক?
3: অঁ, জুবিন গাৰ্গ আছে।
2: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ বাইদেউ, আপোনাক খাতে বাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: ললিতা সৰকাৰ।
0: আপুনি বৰ্তমান কি কৰি আছে সেয়াও আমাৰ শ্ৰোতাসকলক জনাওক।
1: চাহৰ দোকান কৰি আছো।
0: আজি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গান শুনিব বিচাৰিব?
1: নতুন গান শুনালেই হ'ব।
0: ঠিক আছে, গৰম কেনেকুৱা এতিয়া?
1: গৰম, বহুত গৰম।
0: ঠিক আছে, ধন্যবাদ বাইদেউ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম ৰবিউল হুছাইন।
0: আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: মই গানৰ ভিতৰত মই গোৱালপৰীয়া গানটো ভাল পাওঁ।
0: ঠিক আছে, ধন্যবাদ। মই আপোনাক এটি গোৱালপৰীয়া গীত শুনাই দিম।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। তোমাৰ পৰিচয়টো জনাবা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূৰী বড়ো।
0: হয়, বৰ্তমান আপুনি ক'ত দোকান দি আছে সেয়া আমাৰ শ্ৰোতাসকলক জনাব।
1: খানাপাৰা কইনাধৰা।
0: হয়, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি আজি কি গীত শুনিব বিচাৰিব?
1: জুবিন দাৰ মায়া।
0: ঠিক আছে, ধন্যবাদ। প্ৰিয় শ্ৰোতা, এবাৰ শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়াবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজন

0: জন্মোৎসৱ পালন কৰা হৈছে। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথমে বাহৰ পাতি থকা চীনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰী দিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। এই অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি NSSৰ স্বচ্ছতা কাৰ্য পৰিকল্পনাৰ অন্তৰ্গত কালি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিষ্কাৰ অভিযান শীৰ্ষক এখন সজাগতা সভা আৰু স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয় NSSPG গোটৰ উদ্যোগত আৰু NSSৰ আঞ্চলিক সঞ্চালকালয় গুৱাহাটীৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্দেশ্য আছিল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে যুৱ সমাজক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম জীৱনশৈলী গ্ৰহণৰ বাবে উৎসাহিত কৰা। অনুষ্ঠানটোৰ আঁত ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় NSSPG গোটৰ বিষয়া ডঃ জিতু বৰাই সামাজিক দায়বদ্ধতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক ডঃ হিমাদ্ৰী বৰ্মন আৰু ডঃ মনোজ দত্তই প্লাষ্টিকৰ ফলত সৃষ্টি হোৱা পৰিৱেশগত সমস্যাসমূহ আৰু প্লাষ্টিক আৱৰ্জনা নিয়ন্ত্ৰণৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় চৌহদত চাফাই অভিযানো অনুষ্ঠিত কৰা হয়। অসম সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটী উচ্চ ন্যায়ালয় শাখা সাহিত্য সভাৰ সহযোগত কালি ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অধিবক্তা সমাজৰ বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই অতীতৰ পৰাই অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছে আৰু তেওঁলোকে ইয়াতে থাকি অসমীয়া ভাষা ক'বলৈ লৈছে যদিও অসমীয়া ভাষা বৰ্তমানে সংকটত আছে বুলি মন্তব্য কৰে। অসমীয়া ভাষাৰ লগতে কোনবোৰ লোক অসমীয়া হিচাপে বসবাস কৰি থাকিব সেই বিষয়ে সংজ্ঞা দিয়াটো কঠিন বুলি প্ৰকাশ কৰি তেওঁ ইয়াৰ ধাৰণা দাঙি ধৰিবলৈ চেষ্টা কৰে। সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত বিশিষ্ট কবি লেখক আনিচ উজ জামান আৰু বিশিষ্ট শিল্পী জয়ন্ত হাজৰিকাৰ উপজা দিন উপলক্ষে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। এই অনুষ্ঠানতে 10 গৰাকী বিশিষ্ট অধিবক্তাক সম্বৰ্ধনাও জনোৱা হয়। গোৱালপাৰা জিলাত অসম মেঘালয় সীমান্তৰ কুকুৰকাটাৰ বাখিৰিপাৰৰ পাইকান টুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত কালি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 2 জন লোক নিহত হোৱাৰ লগতে আন 7 জন আহত হয়। আকাশবাণীৰ গোৱালপাৰা সংবাদদাতাই জনোৱা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ৰ টুৰা দিশৰ পৰা কৃষ্ণাই অভিমুখে আহি থকা এখন ব্যক্তিগত বাহন আৰু 2খন ই-ৰিক্সাৰ মাজত মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহত হোৱা লোককেইগৰাকীক ততালিকে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাত আহত লোককেইজন সম্প্ৰতি অসামৰিক চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, দৰ্শন কাশ্যপ, বিজয় কুমাৰ বাৰ্মা। এফএম ট্ৰান্সমিটাৰত দীপাৱণী ডেকা, ট্ৰান্সমিটাৰত মিথিলী।

0: কুমাৰ ৰঞ্জন, বিজিৎ শৰ্মা, ময়ূৰ কৃষ্ণ মহন্ত আৰু ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে পৰাগমালা লাইভ, অনুষ্ঠানটি আগবঢ়াইছে জয়শ্ৰী ডেকাই।
1: পৰাগমালা।

0: সেই নতুন চিন্তাৰ, নতুন সৃষ্টিৰ আৰু নতুন কণ্ঠৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ এক আন্তৰিক প্ৰয়াস আমাৰ এই অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত আমাৰ সৈতে আছে দুগৰাকী সাহিত্যৰ ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধি। তেওঁলোকৰ সৈতে পাতিম সাহিত্য আৰু সৃষ্টিৰ কিছু কথা আৰু লগতে শুনিম তেওঁলোকৰ গল্প আৰু কবিতা। পোনতে মই আজিৰ অতিথি দুগৰাকীক চিনাকি কৰাই দিবলৈ লৈছোঁ। এগৰাকী হৈছে ধ্ৰুৱজ্যোতি ডেকা,
1: নমস্কাৰ,
0: আৰু আনগৰাকী হৈছে বনশ্ৰী বৈশ্য,
2: নমস্কাৰ।
0: পোনতে মই আপোনালোকৰ সৈতে পৰিচয় হৈ ল'ব বিচাৰিছোঁ।
1: নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি ডেকা, মোৰ ঘৰ সৰ্থেবাৰীত। মোৰ দেউতা শ্ৰী বিপিন ডেকা, মা দীপ্তি ডেকা। স্কুলীয়া শিক্ষা মই সৰ্থেবাৰীস্থিত বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা শেষ কৰি বজালীস্থিত বজালী মহাবিদ্যালয়লৈ গৈছিলোঁ। তাৰপিছত মই ভট্টদেৱ বিশ্ববিদ্যালয়ত গণিত বিষয়ত স্নাতক পাঠ্যক্ৰম শেষ কৰিছোঁ আৰু এতিয়া অসম চৰকাৰৰ দ্বাৰা 2023 বৰ্ষত নিযুক্তি দিয়া ADR পৰীক্ষাৰ জৰিয়তে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই নিয়োজিত হৈ আছোঁ।
0: হয়, আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ,
1: ধন্যবাদ।
0: এইবাৰ জানিব বিচাৰিছোঁ বনশ্ৰী বৈশ্যৰ পৰিচয় সম্পৰ্কে।
2: নমস্কাৰ, মই বনশ্ৰী বৈশ্য, ঘৰ নলবাৰীত। মোৰ মা শ্ৰী ৰিজু বৈশ্য, দেউতা শ্ৰী শচীন্দ্ৰ বৈশ্য। মই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন কৰিয়াৰ পৰা। তাৰপিছত মই গৈছিলোঁ জৱাহৰ নবোদয় বিদ্যালয় বাণীকুছি নলবাৰীস্থিত। তাৰপিছত স্কুলীয়া শিক্ষাৰ অন্ত পৰিছিল নালন্দা পাব্লিক স্কুল নলবাৰী। হাইস্কুল পাছ কৰি মই হায়াৰ ছেকেণ্ডাৰী কৰিছিলোঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন একাডেমি নলবাৰীৰ পৰা। আকৌ স্নাতক কৰিলোঁ নলবাৰী কলেজৰ পৰা। তাৰপিছত মই মাষ্টাৰ্ছৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটি হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স কমপ্লেক্সৰ এটা ছাবজেক্ট কালচাৰেল ষ্টাডিজ, তাৰ পৰা মাষ্টাৰ্ছ কৰিলোঁ। কিছু সময় বিৰতিৰ পিছত আকৌ মোৰ দ্বিতীয়টি স্নাতকোত্তৰ ডিগ্ৰী ছ'চিয়েল ৱৰ্কত ইগনোৰ পৰা মই কমপ্লিট কৰিলোঁ আৰু তাৰপিছত এতিয়া বিভিন্ন সংস্থাৰ লগত, NGOৰ লগত মই ডেভেলপমেণ্ট ছেক্টৰত কাম কৰি আছোঁ।
0: আপোনাকো আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এই মুহূৰ্তত মই জানিব বিচাৰিম দুয়োগৰাকীয়ে যিহেতু আজিৰ অনুষ্ঠানলৈ সাহিত্য সম্পৰ্কত আহিছে, গতিকে আপোনালোকৰ সাহিত্যৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল? ধ্ৰুৱজ্যোতি ডেকাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ।
1: সাহিত্যৰ যাত্ৰা আৰম্ভৰ কথা ক'বলৈ গ'লে মোৰ বেছি দিন হোৱা নাই। মই যেতিয়া ক্লাছ টেনত আছিলোঁ তেতিয়া দুয়োটা সৰু সৰু কবিতা লিখিছিলে। সেইবোৰ আচলতে কবিতা নাম দিব নোৱাৰি, কিন্তু সেইখিনি আৰু মনৰ ভাৱ আছিল, কিন্তু সেয়ে মোৰ আৰম্ভণি। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকাৰ সময়ত কিছুমান কাহিনী লিখিছিলোঁ আৰু সেই কাহিনীবোৰ মানে নিজৰ মনৰ কাহিনী, মানে মই যেনেকৈ ভাবোঁ সেইটো কথাই লিখি থওঁ। তাত কোনো ধৰণৰ সাহিত্যিক অলংকাৰ মই দিব জনা নাছিলোঁ। লাহে লাহে লাহে লাহে মই কিছুমান গল্প কবিতা পঢ়িলোঁ, প্ৰবন্ধ লিখিলোঁ। আটাইতকৈ বেছি হয়তো মই প্ৰবন্ধ লিখিছোঁ, কাৰণ কলেজত থকা সময়খিনিত আমি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিলোঁ, গতিকে নিশ্চয় বহুতখিনি প্ৰবন্ধৰ কাৰণে আমি কিবা কিবি পঢ়িব লগা হৈছিল। সেইকাৰণে প্ৰবন্ধজাতীয় বস্তুবিলাক বেছিকৈ লিখা হৈছিল। তাৰপিছত লাহে লাহে মন গ'ল গল্প পাৰোঁ নেকি লিখিব, কাহিনী ক'বলৈ মন যায়, তাৰপিছত গল্প লিখা আৰম্ভ কৰিলোঁ। সিহঁতিভাৱে দুই চাৰিটা গল্প লিখিলোঁ আৰু তাৰেই আজি এটা গল্প মই ইয়াত লৈ আহিছোঁ।
0: হয়, নিশ্চয়। বনশ্ৰী বৈশ্যই কেনেদৰে সাহিত্যৰ পথাৰখনত খোজ পেলালে?
2: হয়, মোৰ ঘৰৰ ফালৰ পৰা মাৰ সাহিত্য, সংস্কৃতি, কলা এই ক্ষেত্ৰত যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা মাৰ যথেষ্টখিনি বৰঙণি আছিলে। মঞ্চখনত আমাক এবাৰ উঠাই মঞ্চখনত এটি আবৃত্তি কৰিম বা কথা দুষাৰ ক'ম বা যিকোনো কলা বা সংস্কৃতিৰ ক্ষেত্ৰত আমি খোজ পেলাম বুলি মাৰ এটি সপোন আছিল। তেনেকুৱা ক্ষেত্ৰত মোৰো এটা ইচ্ছা আছিলে। স্কুলীয়া জীৱনত সৰু সৰু কবিতা লিখিছিলোঁ। তাৰপিছত যেতিয়া হোষ্টেলত জীৱন আৰম্ভ কৰিলোঁ, হোষ্টেলীয়া জীৱনত কিছু অনুভৱ, একান্ত জীৱনৰ কিছু গাথা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছতে যেতিয়া নলবাৰী কলেজত এখন মঞ্চ পালোঁ, নলবাৰী কলেজৰ ফালৰ পৰা যেতিয়া যুৱ মহোৎসৱ গুৱাহাটী ইউনিভাৰ্চিটিত, সেইটোতো স্পট ৰাইটিং ছেল্ফ কম্পোজ পয়েম ৰিচাইটেশ্যন হয়, তাত অংশগ্ৰহণ কৰিছিলোঁ আৰু দুবাৰকৈ নলবাৰী কলেজলৈ সেই সন্মানটো বুটলিবলৈ মই সক্ষম হৈছিলোঁ, ব্ৰঞ্জ পাইছিলোঁ, মানে তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ। তেতিয়াৰ পৰা এটা সাহিত্যৰ প্ৰতি টান যেন মই অনুভৱ কৰিছিলোঁ। খুব বহুত বেছি নিলিখোঁ বা এতিয়াও হয়তো খুব ওতঃপ্ৰোতভাৱে জড়িত নহয়, তথাপি সাহিত্যৰ প্ৰতি সেই টানটো সৰুৰে পৰাই আছে।
0: আচলতে আমাৰ সাহিত্যৰ ক্ষেত্ৰত যি আমাৰ হেঁপাহ থাকে, আমাৰ অনুৰাগ থাকে, সেই হেঁপাহক মহাবিদ্যালয় বা বিদ্যালয়ৰ যিবিলাক অনুষ্ঠান, যুৱ মহোৎসৱেই হওক, বিভিন্ন ধৰণৰ প্ৰাচীৰ পত্ৰিকা, আলোচনী আদিৰ মাধ্যমেৰে আমাৰ সেই যি অনুৰাগ, সেই অনুৰাগে এখন ভাল মঞ্চ লাভ কৰে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ বনশ্ৰী বৈশ্য আহিছে কবিতাৰ এমুঠি সম্ভাৰলৈ, গতিকে তেওঁৰ পৰা আমি দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
2: এটা কবিতা লিখিছিলোঁ 2025ৰ শেষৰটি দিন 31 ডিচেম্বৰত। গতিশীল কি নীৰৱ চন্দেৰে এন্ধাৰ নামৰ চাদৰ মেৰিয়াই যাচিলে বিদায় ধৰাক হেঙুল বেলি, আহিব নতুন প্ৰভাতত ৰঙীন আভালৈ ঠিক একেই নীৰৱ চন্দেৰে। নদীও বৈ থাকিব প্ৰবাহমান ধাৰাত, গছ পাহাৰ সকলো শাশ্বত একেই থাকিব, তাৰিখ বাৰ

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। শব্দৰ মাজেৰেই মানুহে সময়ক ধৰি ৰাখে, সমাজক চাই নিজৰ মনৰ মাজত প্ৰশ্নবোৰ উত্থাপন কৰে আৰু কেতিয়াবা নিজৰ সপোনবোৰকো শব্দৰ ৰূপ দিয়ে। বিশেষকৈ যুৱ প্ৰজন্মৰ কলমত যেতিয়া নতুন সময়ৰ স্পন্দন, নতুন চিন্তা আৰু নতুন পৃথিৱীৰ সপোনে ঠাই পায়, তেতিয়াই সাহিত্য হৈ পৰে অধিক জীৱন্ত।

0: নদীও বৈ থাকিব প্ৰবাহমান ধাৰাত, গছ পাহাৰ সকলো শাশ্বত একেই থাকিব তাৰিখ বাৰ, সলনি হ'ব মাথো কেলেণ্ডাৰ, নতুন সংখ্যা নতুন লিপিৰে দলিব আমাৰ দেৱালত, সকলো একেই থাকে, একেই থাকে প্ৰকৃতি, একেই থাকে সূৰ্যৰ গতি, নাম দিছোঁ মাথো দিন আৰু ৰাতি, একেই থাকে প্ৰকৃতি, নামকৰণ কৰিছোঁ দিন মাহ আৰু বছৰ, একেই নাথাকে মাথো মানুহৰ মন কিম্বা শৰীৰ, তাকেই কওঁ আমি গতিশীল। জীৱন এনেকুৱাই, তুলাচনীত জুখিব নোৱাৰি সুখ কিম্বা দুখৰ বোজা, চাকনৈয়া জীৱন নতুন দিনৰ আভাত নিস্তব্ধভাৱে চলি যায় চলি যায় চলি যায়। দ্বিতীয়টি কবিতা পাঠ কৰিছোঁ, জখম। জীৱনৰ গভীৰ ক্ষত, অদৃশ্য এডোখৰ জখম, কোনো এটি চুকত তেল মলমে আৱৰি ৰাখিব চেষ্টা কৰোঁ, তাৰ বিষেৰে সৰ্বশৰীৰ নিস্তব্ধ নিস্পৃহ, নিশাত হীৰাই হীৰাই যেন হি পায়, তেজ নহয় অনুভৱৰ লোহিত ধাৰা নিঃশব্দে ওলাই আহে যেন কলিজাৰ গভীৰতম কোণেৰে উপচি পৰা ৰঙা সোঁত। জখম, তোৰ বিষ ইমান দগ্ধ ইমান অশান্ত, অবিৰাম শিপাই একো শব্দেৰে বৰ্ণনা অসহ্য, কিমান ৰাতি পৰা নাই শুব, কিমান দিন নিশ্বাসবোৰ পানীৰ দৰেই গিলিছো, অকল হৃদয়ৰ ধপ ধপ শব্দত জীৱন গণিছো। জখম, তই নীৰৱে আহি ঘৰ পাতিছ বুকুৰ এচুকত, কলিজাৰ দুপাৰ কাটি আঁকিছ এক শূন্যতা, গঢ়ি তুলিছ অচল এটি বাসস্থান। জখম, তই অচিনাকি এক সংগী, তথাপি আজি হাঁহি কান্দোনত ক্লান্ত, তোক কাতৰি যাবলৈ কাকুতি কৰিছো, কান্দিছো হাহাকাৰ কৰিছো, অভিযোগৰ সাগৰত ডুবিছো, নিজেই পাতি দিয়া সাপত নিজক জ্বলাইছো, আঁতৰি যা আঁতৰি যা, তই জীৱনৰ শূন্য স্থান আকৌ উজাগৰ হ'বলৈ দে।
1: ধন্যবাদ জনাইছোঁ, খুব সুন্দৰকৈ আপুনি কবিতা দুটি পাঠ কৰিলে। আৰু আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়ক বিষয়বস্তু হিচাপে লয়?
0: আচলতে ক'বলৈ গ'লে খুব কম লিখা হয়, কিন্তু যেতিয়াই লিখোঁ বাস্তৱ জীৱনৰ যিখিনি অনুভৱ যিখিনি অনুভূতি যিখিনি পৰিক্ৰমা আমি পাৰ কৰি আহোঁ, সময়ৰ লগত ঠেকেচা খাওঁ, সেই গতানুগতিক জীৱনৰ মাজত আমি হয়তো কেতিয়াবা থমকি নাযাওঁ বা আমি এখন্তেক ৰৈ আমি কেতিয়াবা অনুভৱ নকৰোঁ, সেই ব্যস্ততাৰ দৌৰখনৰ মাজত আমি সোমাই পৰোঁ। তাৰ মাজত কেতিয়াবা যেতিয়া খুব অনুভৱী হৈ উঠে মনটো, সেই সময়খিনিতে লিখা হয়। গতিকে বিষয়বস্তু বুলি ক'ব গ'লে জীৱনৰ অভিজ্ঞতাসমূহৰ পৰাই লিখা হয়।
1: আচলতে সাহিত্যৰ মাজে বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা প্ৰকাশ কৰা হয়, আৰু সেইবিলাকৰ মাজেৰে আমি জীৱনত কেতিয়াবা একোটি পাঠ লাভ কৰোঁ, আৰু সেয়াই হয়তো সাহিত্যৰ উদ্দেশ্য, আৰু তাতেই হয়তো সাহিত্য সফল হয়। ধ্ৰুৱজ্যোতি ডেকাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু আজি অনুষ্ঠানলৈ গল্প পাঠ কৰিবলৈ আহিছে, আপুনি কোনবিলাক বিষয়ক লৈ গল্প লিখে?
2: আচলতে মোৰ প্ৰকৃতি প্ৰথম প্ৰেম, প্ৰকৃতিক ভাল পাওঁ, তাৰপিছতে ভাল পাওঁ মই মানুহক, আৰু মানুহক লৈ মানুহৰ ভালপোৱাক লৈ প্ৰকৃতিৰ লগত মানুহৰ যি সামঞ্জস্য যিখিনি লিখিছোঁ এতিয়ালৈকে সেইখিনিক লৈ লিখিছোঁ। গতিকে এই ভালপোৱা বস্তুবোৰক লৈ আমি জীয়াই থাকিব লাগিব বা প্ৰেমেৰে জীৱনটোক জীয়াই তুলিব লাগিব মানুহৰ মাজত মানুহৰ হৃদয়ত। ঠিক তেনেকৈ আমি প্ৰকৃতিকো তেনেকৈ ভাল পাব লাগে, আমি যেনেকৈ আমি মানুহক ভাল পাওঁ প্ৰকৃতিকো আমি তেনেকৈ ভাল পাব লাগিব, আমি জীৱ জন্তুকো তেনেকৈ ভাল পাব লাগিব, আৰু এই ভালপোৱাৰ মাজত সেই সমিলমিলতে গোটেই পৃথিৱীখন ধুনীয়াকৈ চলি দিছে। আৰু মোৰ সৃষ্টিৰ আচল উদ্দেশ্য বা মোৰ অৰ্থ এইটোৱেই যে মই ভাল পাওঁ, মই ভাল পাবলৈ শিকিলোঁ, আৰু সেয়েহে মই যি লিখিম সেয়া ভাল পোৱাৰ বাবে লিখিম, পৃথিৱীক ভাল পোৱাৰ বাবে লিখিম, প্ৰকৃতিক ভাল পাবলৈ ভাল পোৱাৰ কাৰণে লিখিম, মানুহক ভাল পোৱাৰ কাৰণে লিখিম।
1: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এটি গানৰ শাৰীত কৈছিল, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আচলতে এই পৃথিৱীখনত থাকি আমি যদি মানুহক ভাল পাবলৈ শিকোঁ বা প্ৰকৃতিক ভাল পাবলৈ শিকোঁ, তাতকৈ ডাঙৰ কথা হয়তো একোৱেই নাই। মই ব্যক্তিগত জীৱনতো তেনেকৈয়ে ভাবোঁ, প্ৰকৃতিয়ে হৈছে ভগৱান, আৰু প্ৰকৃতিৰ উপাসনা কৰা মানে ভগৱানৰ উপাসনা কৰা। আপোনাৰ গল্পৰ মাজলৈ যাব বিচাৰিছোঁ এতিয়া।
2: এই গল্পটো মোৰ খুব শেহতীয়া গল্প, আৰু এই গল্পটোৰ শিৰোনাম নিমাতীজান। বৰঘৰত কাম কৰি থকাৰ পৰাই মাকে মমিলৈ চিঞৰিছে, মমি ধূলালাহি ৰৈ আছে সেই ৰাস্তাত, সোনকালে ওলাই যা। মমিয়ে দৌৰা দৌৰিকৈ চাদৰত পিণ্টু মাৰি বেগটো হাতলৈ ওলাই আহিল। মা আহিলো বুলি চোতালৰ পৰা এমাত দিলে। মমি আৰু দুলাল সৰুৰে পৰা একেলগে পঢ়া বন্ধু। গাঁওখনৰ পশ্চিম ফালেদি বৈ যোৱা জানটোৰ এটা পৰা দুলালৰ ঘৰ। গাঁওখনৰ মানুহে জানটোৰ নাম নিমাতীজান বুলি জানে। গাঁওখনৰ বহু সুখ দুখৰ লগৰী এই জানটো। জানটোৰ ইতিহাসো বহু পুৰণি। আগতে হেনো তাত জলকুঁৱৰী ওলাইছিল। বছৰি বাৰিষাৰ সময়ত উজানৰ মাছ মাৰিব যাওঁতে সেই

দুজনত কোনোবা নহয় কোনোবা ডেকাৰ প্ৰাণ হেৰুৱাইছিল। তাৰপাছত ৰাইজে মিলি জলকুঁৱৰী সেৱা সৎকাৰ কৰি এযোৰ মাগুৰ মাছ চিৰি দিছিল। তেতিয়াৰ পৰাই এই দুৰ্ঘটনাটো লাহে লাহে লাহে লাহে কমি আহিছে। এইবোৰ দুলালতে মাক আইতাকৰ মুখৰ পৰাহে শুনিছে। দুলালৰ দেউতাকেও সেই জানটোতে মাছ মাৰিব গৈ কাঁইটে বিন্ধা লেঠা লাগি সিফলীয়া হৈছিল। সেয়েহে মাকে কোনোদিনে দুলালক জানটোৰ ওচৰ চাপিবকেই দিয়া নাছিল। সৰুতে বৰশী বাবলৈ যাওঁতেও মাক বা আইতাকে তাৰ পিছে পিছে লগত গৈছিল। কিন্তু সেই জানটোৰো কিবা যেন এক মায়া আছে, সেয়া গাঁওখনৰ প্ৰত্যেকে অনুভৱ কৰে। দুলালৰ ঘৰত এতিয়া মাত্ৰ মাক আৰু সি। দুবছৰ আগতে আইতাকেও সংসাৰৰ মায়া এৰি বৈকুণ্ঠলৈ গ'ল। তেতিয়াৰ পৰা মাকে ইঘৰ সিঘৰত কাম কৰি দুলালক পঢ়ুৱাইছে। বুদ্ধিবৃত্তিৰ ফালৰ পৰা দুলাল কোনো গুণে কম নহয়। গাঁৱত তাৰ পঢ়া ল'ৰা বুলি বিশেষ নামো আছে। সকলোৱে বৰ মৰমো কৰে। বহুতৰ মাকে ল'ৰা ছোৱালীক পঢ়াবলৈ তাৰ উদাহৰণ দিয়ে। মমি আৰু দুলাল দুইবাৰ দশম শ্ৰেণী পাইছে। অহা বছৰ দুয়ো হাইস্কুলত দেউন এখন সুখ্যাতিৰে পাছ কৰিব লাগিব। দুলালৰ চাইকেলত উঠি যোৱাৰ সময়ত দুয়ো তাকেই আলোচনা কৰে। ইয়াৰ উপৰি স্কুলত সিহঁতক কোনে কোনে দেখিব নোৱাৰে, কোনে মমিৰ কথা বেয়াকৈ কৈছে, সেই সকলোবোৰ কথা যাওঁতে আহোঁতে সিহঁতে পাতে। ইফালে গাঁওখনৰ কাৰ ঘৰত কি কি চলিছে, কাৰোবাৰ বিয়া আহিছে নেকি, এইবাৰো মদন জেঠাইহঁতৰ মনসা পূজাখন কৰিবনে নাই, কাৰোবাৰ সত্যনাৰায়ণ পূজা থাকিলে দুয়ো বৰ ভাল পায়, কাৰণ দুয়োৰে নাৰায়ণ পূজাৰ সেই বিশেষ ক্ষীৰৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। বাৰিষাৰ জানটোৰ পানী উপচি পৰি এইবাৰো মহেশ জেঠা গৌতম খুৰাহঁতৰ কঠীয়া ভূঁইবোৰ নষ্ট কৰিব নেকি। দিবাকৰহঁতৰ হালৰ দুটা নহ'লে বহুতে মৰণা মাৰিবই নোৱাৰে। সেই দুটা গণা মহতকৈ কোনো গুণেতো কম নহয়। এইবোৰ পাতি পাতি দু স্কুল গৈ পায়। মমি পঢ়া শুনাত অলপ দুৰ্বল যদিও দুলালে মমিক শিকাই বুঢ়াই এতিয়া বহুখিনি আগবঢ়াইছে। সেই কথা মমিৰ মাকেও জানে। সেয়েহে দুলালৰ লগ হোৱাৰ বাবে মাকে বৰ বেয়া নাপায়। কিন্তু মাকৰ লগৰ কিছুমানে সেই মমিৰ মাকক খুৰুঙা পালে কথা শুনাব খোজে। এতিয়া মমি ডাঙৰ হৈছে, তাইৰ গাটো বাঢ়িছে, তাইৰ লগত ঘূৰা ফুৰা কৰিলে বেয়া দেখি নহয়। মমিৰ মাকে অৱশ্যে এইবোৰত বৰ বিশেষ গুৰুত্ব নিদিয়ে। ল'ৰা ছোৱালী হাল লগ হৈছে হওক, এতিয়ালৈকে একো বেয়া দেখা নাই, এনেকৈ ভাবি কথাবোৰ সামৰি থৈ দিয়ে। মাজে মাজে দুলাল মমিৰ ঘৰত পঢ়িবলৈ আহে। মমিকো নজনাখিনি শিকাই থৈ যায়। ঘৰত আহিলে অৱশ্যে সি অলপ অন্যমনস্ক হৈ যায়, কাৰণ সি সৰুতে লগ পোৱা মমি আৰু এতিয়াৰ মমিৰ মাজত কিছু পৰিৱৰ্তন সি মন কৰিছে। এইবোৰ কথা বিজ্ঞানৰ বাটত সিহঁতে পঢ়িছেও। এই সময়খিনিয়ে এনেকুৱা, দেহৰ লগতে মনৰো কিছু পৰিৱৰ্তন আনে। তথাপিও সি জানে কি ভাল অথবা কি বেয়া, সেয়েহে সদায় সতৰ্কতাৰে সকলো চম্ভালি লয়। এনেকৈ দুদিন মেট্ৰিকৰ দেউনা পাৰ কৰিলে। দুলাল স্কুলৰ ভিতৰতে সৰ্বাধিক নম্বৰ পাই উত্তীৰ্ণ হ'ল। গাঁৱত তাৰ সমান নম্বৰ পোৱাৰ দ্বিতীয়টো নাই। বহুতে আলোচনা কৰিলে তাৰ সেই নম্বৰ বহু বছৰলৈ কোনেও চুবই নোৱাৰিব। মমিও প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল। দুলালে যিখিনি নম্বৰ পাইছে সেইখিনিৰে চহৰৰ আটাইতকৈ সম্ভ্ৰান্ত কলেজখনত পঢ়িবলৈ সি পাব। কিন্তু আৰ্থিক দিশটোৰ কথা চিন্তা কৰি সিহঁতৰ ওচৰৰ গাঁওখনৰ হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নাম লগোৱাৰ সিদ্ধান্ত ল'লে। এই কথাটো সি মমিকো ক'লে। মমিয়ে ক'লে যে সি য'তেই পঢ়ে তাইও তাতেই পঢ়িব, তাক এৰি তাই বেলেগত নপঢ়ে। কথাটো মমিয়ে ঘৰতো মাকক ক'লে। এনেতে এদিন মমি আৰু মাক দুলালৰ ঘৰত গৈ ওলাল। মমিৰ মাকেই দুলালৰ মাকক প্ৰস্তাৱটো দিলে। আমাৰ দেউতাকে দুয়োকে টাউনত নিবা খুজিছে। দেউতাকে কৈছে আজিকালি তাতে হোষ্টেলৰ সুবিধা আছে, চলিয়েই হওক বা আপেই হওক একো কথা নাই, আপুনি চিন্তা কৰিব নালাগে, দুয়োকে আমাৰ দেউতাকেই পঢ়াব, দুলালো আমাৰ চলিৰ নিচিনাই দিয়কচোন। কথাখিনি শুনি দুলালৰ মাকেও সৰক ঢুকি পোৱাৰ নিচিনা হ'ল। চেপি ৰাখিব খোজা কান্দনটো নাকলৈ উজাই আহিল। দুলালে খুৰীয়েকৰ ভৰি চুই সেৱা জনাব খুজিলে। হেই কি কৈছ হা পাপা, নাপে এইবুলি খুৰীয়েকে দুলালক তুলি ধৰিলে। মমিও মনতে বৰ ভাল পালে। অকলশৰীয়া চহৰখনত তাইৰ ওচৰত দুলালৰ নিচিনা এজন বিশ্বস্ত বন্ধু তাই ওচৰতে পাব। দুলাল জানো অকল বন্ধু, তাইওচোন মাজে মাজে সপোন থাকে তাৰ লগত বিয়া হোৱাৰ, তাৰপিছত একেলগে ফুৰাৰ আৰু ফুৰিবলৈ গ'লে কি কি কৰিব ইত্যাদি। বহুতো কিবাকিবি তাই মনত অনুভৱ কৰে, কিন্তু সেইবোৰ ভাবি তাই আকৌ নিজে লাজো অনুভৱ কৰে। ইচ, তাই কি ভাবিছে বুলি আকৌ মনত সামৰি থয়। এদিন মমিৰ দেউতাকে আহি দুয়োকে লৈ গ'ল চহৰলৈ। গাঁৱৰ মানুহে মমিৰ দেউতাকক বৰ প্ৰশংসা কৰিলে। যি নহ'লেও গাঁৱৰ আটাইতকৈ ভাল ল'ৰাজনে পঢ়ি শুনি ভাল কিবা এটা কৰি আহিলে গাঁওখনৰে সুনাম এটা আহিব। গাঁওখনৰ মানুহে মমিৰ দেউতাককো প্ৰশংসা কৰিলে। যি নহওক ঘনশ্যামে চলিটোৰ বৰ উপকাৰ কৰিলাক, তাৰ জীৱনৰ এটা বাদ দিলাক। গাঁৱৰ দুই এজন মানুহে নিজৰ মাজতে কথাটো এনেকৈ আলোচনা কৰে, হয়তো এয়াতো কম কথা নহয়। মমিৰ দেউতাকে দুয়োকে নামভৰ্তি কৰি দি দুলালৰ বাবে হোষ্টেলো ঠিক কৰি দিলে। তেওঁৰ ঘৰৰ ওচৰতে আকৌ আগৰ দৰে সকলো চলিবলৈ ধৰিলে। দেউতাকে কেতিয়াবা দুই এদিনৰ বাবে বাহিৰত গ'লেও মমিক চাবলৈ দুলালকে কৈ থৈ যায়। চকু মুদি বিশ্বাস কৰিব পৰা ল'ৰা সি। কলেজতো দুলাল অপ্ৰতিদ্বন্দ্বী। এইবাৰ কলেজত কিন্তু অলপ খেলিমেলি লাগিল। কলেজতো সেই বহুতো ছোৱালী আহি দুলালৰ লগ হ'ব খোজে।

এইটো কথা কিন্তু মমিয়ে ভাল নাপায়। কিবা এটা হেরুৱাৰ ভয়ত মমিৰ অন্তৰখন কঁপি উঠে। কিন্তু দুলালে কিয় অনুভৱ নকৰে তাইৰ সেই দুৰ্বলতাখিনি? কি নাই তাইৰ? দুলালে সঁচাকৈ নুবুজেনে তাইৰ মনৰ ভিতৰৰ পৃথিৱীখনত যে দুলাল কেতিয়াবাই ৰজা হৈ বহিছে? এদিন কলেজৰ পৰা আহোঁতে হঠাৎ মমিয়ে দুলালক কৈ দিলে কথাটো, তুমি যদি ৰিমজিমহঁতৰ লগত ইমান লাগি থাকিবৰ মন আছে তেতিয়াহ'লে তেওঁলোকৰ লগতে থাকিবা, মোক আৰু মাতিব নালাগে। সেইদিনা মমিৰ কথা দুলালো আচৰিত হৈছিল। তুমি অভিমান কৰিছা মমি? নাই কৰা। তেতিয়াহ'লে? নাজানো, মমিয়ে উত্তৰ দিছিল। দুলালে বুজি পাইছিল সি ইমান দিনে সুধিব বিচৰা প্ৰশ্নটোৰ আজি সি উত্তৰ পাইছে। গোটেই ৰাস্তাটো দুয়ো কোনেও কাকোৱে কোন ক'লে। সিদিনা গোটেই চহৰখন মমিৰ বৰ নীৰৱ যেন লাগিল। অন্তৰত ইমান কলা হ'ল, অথচ বাহিৰত ইমান নীৰৱতা। সেই নীৰৱতা অৱশ্যে বেছি সময় নাথাকিল, লাহে লাহে আন এটি কাহিনী হৈ আগবাঢ়িল। পৃথিৱীৰ নিৰ্ঘাত সত্যসমূহৰ ভিতৰত এইটোও যে এটা, সময় এদিন সকলো পৰিৱৰ্তন কৰিবই। হায়াৰ ছেকেণ্ডেৰীৰ পিছত একেখন কলেজতে মমি আৰু দুলাল দুয়ো পঢ়িছিল। তাৰপিছত মমি আহি গাঁৱৰ হাইস্কুলখনতে শিক্ষকতা আৰম্ভ কৰিলে। চহৰত যোৱাৰ পিছৰে পৰা দুলালে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। কলেজৰ গ'ল্ড মেডেলিষ্ট হোৱাৰ বাবে ৰাজ্যৰ বাহিৰত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত দুলালে উচ্চ শিক্ষাৰ বাবে গুচি গৈছিল। যোৱাৰ আগতে মাক আৰু মমিক কৈ গৈছিল তাৰ পৰা আহি চাকৰি এটা যোগাৰ কৰিয়েই দুলালে মমিক বিয়া পাতি নতুনকৈ ঘৰখন সজাব। এই কথাটো দুয়োখন ঘৰৰে সন্মতি আছিল। মমিৰ মাক দেউতাকো ভালেই পাইছিল। দুলালৰ নিচিনা গুণী ল'ৰা এজনৰ ওচৰত মমিক বিয়া দিব পাৰিলে কোনো চিন্তা নাথাকে। দুলালৰ মাকৰো আপত্তি কৰিবলগীয়া একোৱেই নাছিল। মমিৰ মাক দেউতাকে তেওঁক যি সহায় কৰি থৈছে সেই সহায়ৰ ধাৰ তেওঁ এই জনমত বুজিব নোৱাৰে। তেওঁ মমিক সৰুৰ পৰাই পাইছে, ঘৰখন তাই ভালকৈ ধৰি ৰাখিব পাৰিব, এয়াই আছিল সকলোৰে সপোন। কিন্তু বিধাতাই যেন কিবা এটা বেলেগ কাহিনীয়ে লিখি থৈছিল কপালত। উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ দুবছৰ পিছত এবাৰ দুলালে ঘৰত আহি জনাইছিল যে এইবাৰ গৱেষণাৰ বাবে দুলাল 5 বছৰৰ বাবে আমেৰিকালৈ যাব। সেই যি গ'ল, তাৰপিছত আৰু দুলাল উভতি নাহিল। দুলালৰ গৱেষণাৰ কামত ইমানেই ব্যস্ততা হৈ পৰিল যে ঘৰৰ কথা সি সমূলি পাহৰি গৈছিল। বয়স হৈ অহা তাৰ মাক, ওৰেতো জীৱন দুলালৰ বাবে ৰৈ থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া মমি, গাঁৱৰ আটাইতকৈ ভাল ল'ৰাজনে ভাল কিবা এটা কৰি ঘৰলৈ ঘূৰি আহিব বুলি ৰৈ থকা ওচৰ চুবুৰীয়া, এই সকলোবোৰ পাহৰণিৰ গৰ্ভত হেৰাই গৈছিল। দুলালহঁতৰ গৱেষণাৰ বিষয়বস্তু আছিল পৃথিৱীৰ পুৰণি পৰ্বতমালাসমূহৰ শিলাস্তৰৰ ওপৰত এক বিশদ অধ্যয়ন। মাজতে দুই এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰৰ ওপৰত গৱেষণাৰ বাবে আহিছিল যদিও ঘৰলৈ আহিব পৰা নাছিল। দুলালহঁতে ইমান বছৰে কৰা গৱেষণাৰ অভিজ্ঞতাৰ পৰা এটা কথা অনুমান কৰিছিল যে গোলকীয় উষ্ণতা বৃদ্ধিৰ অত্যাধিক পাহাৰ খননে এদিন এই উত্তৰ পূৰ্বাঞ্চললৈ বৰ বিপদ কঢ়িয়াই আনিব। বৰ ভয়ংকৰ সপোন এটাই যেন খাপ পিটি বহি আছে। উপযুক্ত সময় হোৱাৰ লগে লগে সেই সপোনটোৱে নিদ্ৰাতে সকলোকে চাৰকাৰ কৰিব। এই কথা দুলালে নিজৰ কেইবাখনো গৱেষণা পত্ৰত প্ৰকাশ কৰিছিল। কিন্তু এই গৱেষণা পত্ৰই জানো কিমান মানুহক ঢুকি পাব? এনেকৈ বহু বছৰ পাৰ হৈ গৈছিল। সময়ে সকলো পৰিৱৰ্তন কৰিছিল, ৰৈ গৈছিল মাত্ৰ মমি দুলালৰ বাবে। সিদিনা সন্ধিয়াতে দুলালে লেবৰেটৰীৰ কাম দুনিয়াৰ দুজনমানক চাবলৈ দি অলপ বাহিৰলৈ ওলাই আহিল। মোবাইলটো খুলিয়ে দেখিলে সি জন্ম হোৱা ৰাজ্যখনত প্ৰলয়। কি আচৰিত, ক্ষতি হোৱা গাঁওসমূহৰ ভিতৰত তাৰ গাঁওখন শীৰ্ষত। গাঁওখনক প্ৰলয় ঠাহি মুহি লৈ গৈছে। পুৰণি স্মৃতিবোৰে তাৰ মনত অগাধেও কৰিবলৈ আৰম্ভ কৰিছে। য'ত আছিল তাৰ সেই ভালপোৱা নিমাতিজান, আছেনে জানটো তাৰ মাক মমি? দুলালে ঠিক কৰিলে এইখিনি সময় ঠিক গাঁৱত এবাৰ হ'লেও দেখা দিব লাগিব। যিখন গাঁৱৰ মানুহৰ আশীৰ্বাদত আজি সি এগৰাকী বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হৈছে, সেই মানুহখিনিক জানো সি পাহৰিব পাৰিব? পাহৰিলে ভগৱানে তাক কোনোদিনে ক্ষমা নকৰিব। দুলালে এন জি অ' এটাৰ লগত কথা পাতি তাৰ ইচ্ছাখিনি জনালে। এক বৃহৎ অংকৰ ধন এন জি অ'টোক প্ৰদান কৰি নিজেও গাঁওখনলৈ আহিল। বৰ ভয়ে ভয়ে সি গাঁৱত ভৰি দিলে। সি ডেকাকালত দেখা ল'ৰাবোৰ এতিয়া আদহীয়া হৈছে। তেওঁলোকৰ তুলনাত অৱশ্যে তাৰ স্বাস্থ্য পাতি ভালেই আছে। গাঁওখনত এতিয়া একোৱেই নাই। সহস্ৰ আচৰলৈ বৰ ধীৰে ধীৰে বৈছে আজি নিমাতিজান। মানুহবোৰে সাহায্যৰ বাবে হেতা ওপৰা লগাইছে। দুলালৰ দুয়োগালে দুধাৰী চকুলো বহি আহিল। সন্মুখত কঁকাল সাৰি লাইনত থিয় হৈ থকা সেইগৰাকী মমিৰ মাক, তাৰ মাকত আৰু মমি। এনেতে এন জি অ'ৰ ল'ৰা দুজনমানে দুলালক আগত থকা শিবিৰলৈ লৈ গ'ল। এই আইতাগৰাকী কেনেবাকৈ গছৰ ডালত ধৰি নিজৰ জীৱনটো বচালে। দেহৰ অৱস্থা নাছিল, এতিয়া দেহাটো অলপ ভাল পাই টোপনি গৈছে। দুলালে এবাৰ মাত লগাওঁ বুলি ওচৰত বহিল। কাটি হৈ শুই থকা মানুহগৰাকীয়ে দুলালৰ পিনে মুখখন ঘূৰাই দিলে, মা? ইয়াচোন তাৰেই মাক। দুলালক দেখি মাকে কান্দিবলৈ ধৰিলে। দুলালে বৰ কষ্টৰে চেপি ৰখা কান্দনটোৱে পাৰ ভাঙি ওলাই আহিল। শিবিৰটোৰ হাহাকাৰ নিমিষতে নিৰৱতালৈ পৰিৱৰ্তন হ'ল। ইতিমধ্যে গাঁৱতো প্ৰচাৰ হ'ল তেওঁলোকৰ গাঁৱৰে ল'ৰা দুলাল আহিছে। এটা দুটাকৈ দুলালক চাবলৈ শিবিৰলৈ মানুহ আহি ভৰি পৰিল। দুলাল মাকৰ ওচৰতে বহি থাকিল। তাৰ সন্মুখত আজি গোটেই গাঁৱৰ মানুহ, বহুতে বহুত কথাই সুধিছে। অতি সৰলভাৱে সকলো উত্তৰ দুলালে দি গৈছে। কিন্তু দুলালৰ মনটো হাহাকাৰ কৰি উঠিছে আন এটা কাৰণত। ইমানবোৰ মানুহ তাৰ সন্মুখত

0: বহুতকে সি চিনি পাইছে, কিন্তু মমি ক'ত? ভিৰৰ মাজৰ পৰা লাহেকৈ উঠি গৈ দোলালে। ল'ৰাজনক আচুতীয়াকৈ মাতিনি সুধিলে, আমাৰ ঘনশ্যাম জেঠাহঁতৰ মমি আছেনে? ল'ৰাজনে সেই নিৰ্বিকাৰভাৱেই ক'লে, বাইদেউ বিয়া নহ'লেই, যোৱা দুবছৰৰ পৰা অকলে আছিল ঘৰটোত। পানী অহাৰ সময়ত হেনো তেওঁ মথাউৰিৰ ফালে দৌৰিছিল বেগ এটালৈ, কোনোবাই দেখিছিল, কিন্তু আমি পিছত বাইদেউক বিচাৰিয়েই নাপালোঁ। নিমাতি জানাই হয়তো বাইদেউক লৈ গ'ল। দুলাল তাতেই বহু সময় থিয় দি ৰৈ থাকিল। লাহে লাহে আকাশত চন্দ্ৰটো ওলাইছে। নিমাতিজানত চন্দ্ৰটোৰ প্ৰতিচ্ছবি বৰ স্পষ্টকৈ দেখা গৈছে। তাত প্ৰতিফলিত সেয়া কাৰ মুখ? মুখখন তাৰ খুবেই চিনাকি। সি লাহেকৈ চকু দুটা মুজি দিলে। দুটপাল তপত চকুলো তাৰ গালৈ বহি আহিল। ধন্যবাদ।
1: ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ আপুনি গল্পটোৰ মাজেৰে বহু কথাই কৈ গ'ল। আৰু অলপ আগতে আমি যি কথা আলোচনা কৰিছিলোঁ, প্ৰকৃতিৰ কথা, সুৰক্ষাই হৈছে সৃষ্টিৰ ৰক্ষা। আমি প্ৰকৃতিক সুন্দৰকৈ সযতনে ৰাখিব লাগিব, তেতিয়া প্ৰকৃতিয়েও আমাক ৰাখিব। আৰু প্ৰকৃতিৰ ওধৰ আচলতে একোৱেই নাই, প্ৰকৃতিয়ে হৈছে আমাৰ মাতৃ। আপোনাৰ গল্পটিয়ে নিশ্চয় পাঠকৰ কৰ্ণকুহৰত গৈ সোমাব, তেওঁলোকে অনুভৱ কৰিব। পুনৰ মই বনশ্ৰী বৈশ্যৰ ওচৰলৈ আহিছোঁ। আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কবিতাৰ লগতে আন বিষয়ৰ লগতো জড়িত নেকি?
2: মই সাহিত্যৰ জগতত কবিতা আচলতে লিখা কম হয়, কবিতা লিখাতকৈও আবৃত্তিৰ লগত মই বেছিকৈ জড়িত। তাৰ লগতে নাটক অভিনয় ক্ষেত্ৰতো মই জড়িত হৈ আছিলোঁ। এতিয়া মঞ্চ অভিনয় কৰিছোঁ, যিমানখিনি কৰিছোঁ এইকেইটা দিশত মই বৰ্তমান জড়িত হৈ আছোঁ।
1: কাগজৰ পাতত বা কিতাপৰ পাতত থকা কবিতা এটিক আবৃত্তিয়ে পূৰ্ণতা প্ৰদান কৰে। আপুনি আবৃত্তিৰ লগতো জড়িত, খুব ভাল লাগিল জানি। পুনৰ আপোনাৰ পৰা কেইটিমান কবিতা শুনিব বিচাৰিছোঁ।
2: নিজৰ লেখাবোৰক কবিতা নাম আচলতে খুব কমকৈ দিওঁ, লিখোঁ মাত্ৰ, শিৰোনাম দিয়া নাছিলোঁ, অনুভৱ অকণমান লিখিছিলোঁ। অশান্ত বতাহত বিস্তৰিত সময়ৰ খলকনি, জটিল বাস্তৱত মোৰ সপোন শয্যাশায়ী, হেঁপাহৰ আখলত শীৰ্ণ আই টোকে চকুপানী, ৰোগীয়া পিতাইৰ বিচনাৰ সতে এৰাব নোৱাৰা বান্ধোন, অশ্ৰুসজল মোৰ দুচকুৰ সংগী হ'বলৈ খাপৰি ভেদি নামিছে টোপ টোপ বৰষুণৰ টোপাল, এতিয়া কিদৰে খেপিয়াও মই সময়, সপোন, অন্ন অথবা দৰৱ। এখন পৃথিৱীত আমি বিশাল নীল আকাশ চুই থকা বিস্তীৰ্ণ এক অঞ্চল, মুকলি মাটি চাপৰি, এহাতে বোৱতী ধাৰা, আনহাতে মুকলি পথাৰ আৰু পথাৰ, নৈৰ কলকল প্ৰবাহৰ বিপৰীতে নিৰ্জনতা, য'ত শব্দবোৰে ঠেকা নাখায়, চিঞৰবোৰ হেৰাই যায়, আপুনি আগবাঢ়ে এখোজ দুখোজকৈ বহু খোজ বহু দূৰ। এখন পৃথিৱী ঘূৰণীয়া জাৰাকাৰ, কেৱল মাটি, পানী, আকাশ আৰু আপুনি, য'ত নাই বাজেট নোহোৱা অত্যাৱশ্যকীয়তাৰ দীঘলীয়া লিষ্ট, নাই জীৱনে নিৰ্বিকাৰ কৰা উদাস চেহেৰাবোৰ আৰু মহামাৰীৰ ভয়ত পেপুৱা লগা মুখবোৰ, য'ত নাই ঘড়ী আৰু ভৰিৰ মাৰাথান দৌৰ, নাই স্বাৰ্থ আৰু অৰ্থৰ পৰিক্ৰমা, য'ত নাই কোনো প্ৰতিযোগিতা, নাই প্ৰতিযোগী। আপুনি মিথ্যাচাৰীৰ পৃথিৱীক নিলগাই থ'বনে, অথবা সুঠিল পৃথিৱীৰ এই নিৰ্জনতাক আদৰিব পাৰিবনে? সুখী হ'বনে? পৃথিৱীৰ এই সত্যতাত সুখী হ'বনে আপুনি? ব্যস্ততাৰ দৌৰত নামিছোঁ সকলো, কৰিছোঁ গতি পিছলৈ, হাতৰ মুঠিত থকা পৃথিৱী নিসংগ হৈছোঁ প্ৰতিজন। সকলো আছে কিন্তু কোনো নাই, হাত আছে জোৰহে নাই, ভৌতিক পৃথিৱী এই মিছা, সকলোবোৰ মিছা, আজি আছে যি কাইলৈ নাই সি, তথাপি আমি দৌৰোঁ, ইজনে আনজনৰ আগত যাব খোজোঁ, নিজৰ মৰ্যাদা টকাৰে কিনো, টকাৰ নামত মানুহ জোখো, লোভ কৰি পাপ কৰোঁ, দুৰ্নীতি কৰি ভোগ কৰোঁ, জীৱনৰ অমিয়া সুখ নিজেই হেৰাও, শাশ্বত সুখক আওকাণ কৰি অকাৰণ পাৰ্থিৱ জয় গান গাওঁ। কেৱল মাটি, পানী আৰু বিশাল নীল আকাশৰ এখন পৃথিৱী, ঘূৰণীয়া জাৰাকাৰ, য'ত শব্দবোৰে ঠেকা নাখায়, চিঞৰবোৰ হেৰাই যায়, য'ত নিজেই নিজক বিচাৰি পায়, ভিতৰি কিমান ফুপুলা তেতিয়া গম পায়, কি জীৱন কি মৰণ, একান্ত নিজেই হয় সেই পৃথিৱীৰ একমাত্ৰ প্ৰকৃত সত্য। আপুনি, মই অথবা আমি সুখী হ'মনে তাত? পৃথিৱীৰ সেই সত্যতাত সুখী হ'ব পাৰিমনে আমিবোৰ?
1: ধন্যবাদ শুনি, খুব অন্তৰ্পৰভাৱকৈ কবিতাকেইটা আবৃত্তি কৰিলে। আপুনি কবিতা লেখাৰ ক্ষেত্ৰত কোনোবা কবি বা কিবা কবিতা পুথিৰ পৰা আপুনি অনুপ্ৰাণিত হৈছে নেকি?
2: হয়, কবিতা লিখা আৰু কবিতা পঢ়াৰ ক্ষেত্ৰত আচলতে নাম ল'বই লাগিব হীৰেণ ভট্টাচাৰ্য, হেম বৰুৱাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ নীলিম কুমাৰ, সৌৰভ শইকীয়া,

0: নৱ কুমাৰ বৰ্মন, সমীৰ তাঁতী বা মৃদুল হালৈ, তেখেতসকলৰ কবিতাই যথেষ্ট অনুপ্ৰাণিত কৰে আৰু তেনেকৈয়ে কবিতাৰ ক্ষেত্ৰত হেঁপাহটো জন্ম হয়।
1: ধ্ৰুৱজ্যোতি ডেকাৰ ওচৰলৈ আহিছোঁ, আপোনাক যদি এইদৰে ক'বলৈ কোৱা হয়
2: যে গল্পৰ ক্ষেত্ৰখনত মই প্ৰথমতে ডক্টৰ ভৱেন শইকীয়া ছাৰৰ নামটোৱে ল'ব খুজিম। তেখেতৰ গল্পৰে মানে গল্প পঢ়াৰ প্ৰতি যি মোৰ নিচা ভৱেন শইকীয়া ছাৰৰ পৰা আহিছে। তাৰপিছত লাহে লাহে এতিয়া নতুন কিছুমান গল্প কৰি গল্প পঢ়িলোঁ শেহতীয়াকৈ, কিন্তু তপন দাসৰ গল্প মোৰ খুব ভাল লাগিছে। তেখেতে খুব ধুনীয়া গল্প লিখিছে, খুব ধুনীয়া আচলতে কাহিনী কথক। আৰু প্ৰণৱজ্যোতি ডেকাৰ গল্প মই এতিয়াও পঢ়িলোঁ, আচলতে আগতে পঢ়িব লাগিছিল। তেখেতৰ গল্পসমূহ খুব সাংঘাতিক গল্প আৰু প্ৰণৱজ্যোতি ডেকাৰ নিচিনা মানুহ আচলতে অসমত আছিল, আমি সেইটো কথাক লৈ আমি মানে গৌৰৱ কৰিব পাৰোঁ। তেখেতে ইমান ধুনীয়াকৈ গল্পৰ মাজেৰে বিভিন্ন কথা কৈ গৈছে। হোমেন বৰগোহাঁই ছাৰক নাম ল'বই লাগিব, তেখেতৰ গল্পসমূহ সেই একে সামাজিক মনস্তাত্ত্বিক সকলোবোৰ দিশ আমি তাত বিচাৰি পাওঁ। আৰু নতুন গল্পকাৰে ভাল ভাল লিখি আছে, জিন্তু গীতাৰ্থৰ পৰা আৰম্ভ কৰি হৰখজিৎ কলিতা বুলি মোৰ বন্ধু এজন আছে, তেওঁ ভাল গল্প লিখি আছে।
1: হয় নিশ্চয়, আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে। ইয়াৰ আগত জানি ল'ব বিচাৰিছোঁ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে, ভৱিষ্যতে আপোনালোকে সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে আগবাঢ়িব আৰু সাহিত্যৰ ক্ষেত্ৰখনত বিশেষকৈ যুৱ প্ৰজন্মৰ কৰণীয় কি থাকিব?
2: আচলতে মোৰ ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ একেবাৰে সৰুৰ পৰা নাট্যকাৰ হোৱা মন আছিল, নাট্যকাৰ হোৱা গীতিকাৰ, গান লিখাৰ খুব মন, এতিয়াও যেনিবা মনটো আছে। ভৱিষ্যতে পাৰিলে সেই কামটো মই কৰিম। তাতকৈ ডাঙৰ আৰু এটা ইচ্ছা আছে যে মোৰ নিজাকৈ এটি প্ৰকাশন গোষ্ঠী এটা খোলাৰ মন আছিল আৰু সেই বিষয়ে আমি তিনিজনমান বন্ধুৰ লগত এতিয়ালৈকে আলোচনা কৰিছোঁ। গতিকে ভাবিছোঁ যদি সময় আমাৰ অনুকূলে থাকে তেতিয়াহ'লে আমি প্ৰকাশন গোষ্ঠী এটা খুলিম পিছলৈ।
1: নিশ্চয়,
2: ভৱিষ্যত পৰিকল্পনা সেইখিনিয়েই।
1: আৰু বনশ্ৰী বৈশ্যই কিদৰে আগবাঢ়িব বিচাৰিব?
0: ভৱিষ্যত পৰিকল্পনা বুলি ক'বলৈ হ'লে যথেষ্ট দায়িত্ব থাকে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত, কিন্তু যিটো দেখিছোঁ যুৱ প্ৰজন্মও আজিৰ দিনত যথেষ্টখিনি আগবাঢ়ি আহিছে। আচলতে এই ক্ষেত্ৰত অধ্যয়নৰ প্ৰয়োজন, অধ্যয়নে মূল মন্ত্ৰ।
1: যুৱ প্ৰজন্মই চিন্তাশীল কৰ্মেৰে সৃষ্টিশীল কামত আগবাঢ়ক। শেষত যদি আপোনালোকক এটা বাক্যত ক'বলৈ কওঁ যে আকাশবাণীৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে, কেনেকুৱা অনুভৱ কৰিছে?
2: আচলতে আকাশবাণী গুৱাহাটী আমাৰ সৰুৰে পৰা এটা প্ৰিয় অনুষ্ঠান। মই ৰেডিঅ'ত আহিম বুলি কোনোদিনে কল্পনা কৰা নাছিলোঁ। মোৰ আচলতে নলবাৰীৰ ওচৰৰ এগৰাকী ভণ্টি আছে আৰু তেওঁ প্ৰায়ে মোক কৈছিল যে গল্প লিখক। তাৰপিছতে মই গল্প লিখিলোঁ আৰু আজি সেয়ে এই গল্পটো মানে মই তেওঁৰ হাতত অৰ্পণ কৰিব খুজিছোঁ, ৰিয়া দেৱীৰ হাতত, আৰু তেওঁকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আকাশবাণী গুৱাহাটীৰ সমূহ পৰিয়ালবৰ্গক মোক আজি এইখিনি সুযোগ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: নিশ্চয়, আকাশবাণীয়ে আপোনাক বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰখনলৈ উদগনি যোগালে। বনশ্ৰী বৈশ্য আজি ষ্টুডিঅ'ত উপস্থিত আছে, কেনেকুৱা অনুভৱ কৰিছে?
0: হয়, আকাশবাণী গুৱাহাটী এখন মঞ্চ, এটা অনুষ্ঠান, এই অনুষ্ঠানৰ এটি অংশ হ'বলৈ পাই আচলতে অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ। আটাইকৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, এই অনুভৱ সুকীয়া।
1: পুনৰবাৰ দুয়োগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ষ্টুডিঅ'ত আহি এইখিনি সময় দিয়াৰ বাবে আৰু শ্ৰোতাসকললৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল ধ্ৰুৱজ্যোতি ডেকা আৰু বনশ্ৰী বৈশ্য। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। চিৰি সাৱৰৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। दिल्ली उच्च न्यायालय में आज 7 न्यायिक अधिकारियों को न्यायाधीश के रूप में शपथ दिलाई गई। इसके साथ ही उच्च न्यायालय में न्यायाधीशों की कुल संख्या बढ़कर 50 हो गई है। मुख्य न्यायाधीश डीके उपाध्याय ने न्यायमूर्ति निवेदिता अनिल शर्मा, निशा सहाय सक्सेना, संजय शर्मा, भरत पराशर, अदिति चौधरी, दिनेश भट्ट और अरुण भारद्वाज को पद की शपथ दिलाई। ये सभी दिल्ली के जिला न्यायपालिका में न्यायिक अधिकारी के रूप में कार्यरत थे। राष्ट्रपति द्रौपदी मुर्मू आज से 3 दिन के गुजरात दौरे पर रहेंगी। वे कल एकता नगर केवड़िया में 72वें राष्ट्रीय फिल्म पुरस्कार समारोह की अध्यक्षता करेंगी।
6: सूचना और प्रसारण मंत्रालय द्वारा प्रतिवर्ष ये पुरस्कार फीचर फिल्मों, नॉन फीचर फिल्मों और सिनेमा पर लेखन

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী, নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনত অংশ লৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনাত গুৰুত্ব আৰোপ, আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও

0: গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই চাংচাৰীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে আমিনগাঁৱত নিৰ্মীয়মান 20,000 আসন বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত প্ৰস্তাৱিত কেইবাতৰপীয়া গাড়ী পাৰ্কিঙৰ বাবে নিৰ্ধাৰিত স্থানো পৰিদৰ্শন কৰে। স্বাস্থ্য, ক্ৰীড়া আৰু নগৰীয়া পৰিকল্পনাৰ ক্ষেত্ৰত একে সময়তে গ্ৰহণ কৰা এনে পদক্ষেপসমূহ ৰাজ্যৰ সামগ্ৰিক অগ্ৰগতিৰ বিস্তৃত প্ৰতিচ্ছবি বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধজ্জা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানী গাঁৱত কালিৰ পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক গণেশ শইকীয়াই সাংবাদিকৰ আগত এইদৰে কয়।
1: মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত আৰু আমাৰ পুলুঙানী গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগিতা চাৰিদিনীয়া কাৰ্যসূচীৰে আমি গুৰুজনাৰ 578 জন্ম জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আমি এইখিনিতে আপোনালোকক জনাব পাৰিছোঁ যে আমাৰ গাঁৱৰ ৰাইজৰ পূৰ্ণ সহযোগিতাৰ লগতে আমি মধ্য মাজুলী সংঘৰ অন্তৰ্গত 15 ৰাইজৰ সকলোকে আমি পূৰ্ণ সহযোগিতা পাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী ইতিমধ্যে প্ৰায় শেষ পৰ্যায়টো গৈছে আৰু অহাকালি আমি প্ৰায় 8 বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পিছত অবিৰতভাৱে ভাগৱত পাঠ আৰম্ভ হ'ব আৰু 4 তাৰিখে অবিৰতভাৱে ভাগৱত পাঠ হ'ব। 5 তাৰিখৰ ৰাতিলৈ অৰ্থাৎ মানে প্ৰায় 1-1.5 বজাত ভাগৱত পৰিসমাপ্তি হোৱাৰ পিছত ৰাতিলৈ অঞ্চলৰ বিভিন্ন ধৰণৰ বাচক বনীয়া শিল্পীসকলৰ দ্বাৰাই যে সীতাহন বালিবন নাট্যভিনয় কৰিব।
0: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা জিলাৰ সত্ৰ নামঘৰসমূহতো আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰী দিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰতো প্ৰভাতী বন্দনাৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ হৈছে। শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি তালকুবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম খোল প্ৰসংগ পৰিৱেশনৰ লগতে চিত্ৰাংকন, থিতাতে ৰচনা লিখা, সদ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে নাম প্ৰসংগ, কীৰ্তন, ভাগৱত যাত্ৰা আদি অনুষ্ঠিত হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো পুৱাৰে পৰা গুৰু বন্দনাৰ লগতে নাম প্ৰসংগৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰী নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মহানগৰৰ বামুনী মৈদাম জ্যোতিনগৰৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰৰ পৰা ভকত বৈষ্ণৱসকলে পুৱাৰ ভাগত ভাগৱত যাত্ৰা উলিয়ায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষি খণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণি দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। অসমৰ সাঁচি উদ্যোগ

0: বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ বাবে নিয়ম নীতি সৰলীকৰণ, গুণগত মানৰ পৰীক্ষাগাৰৰ সুবিধা, স্থানীয় প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ আৰু শক্তিশালী ৰপ্তানি সংযোগ গঢ়ি তোলাৰ বাবে আহ্বান জনায়। তেওঁ লগতে অসমৰ পাহাৰীয়া অঞ্চলত উৎপাদিত উৎকৃষ্টমানৰ আদা আৰু হালধি ৰপ্তানিৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলে এছিয়ান গেমছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছ 2026ৰ মিক্সড সমৰ কলাৰ মহিলাৰ ছেমি ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ সুচিকা তাৰিৱালাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমাণ্ডাভিয়াই কয় যে এয়া এক ঐতিহাসিক মুহূৰ্ত, কিয়নো এয়া হৈছে মিক্সড সমৰ কলাত ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলকো এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী, নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনত অংশ লৈ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনাত গুৰুত্ব আৰোপ আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজন এআইআৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাসুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আবিদা পাৰ্বিনাৰ কণ্ঠৰ গজল।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সুৰৰ কৰণী। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰকৰণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে বৰ্ণালী হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰ কৰ্ণি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

শ্ৰোতাসকলে শবনম চেহনাজ বেগমৰ কণ্ঠত আধুনিক গীত শুনিলে। গীতৰ ৰচনা আছিল নিৰ্মল প্ৰভা বৰদলৈ আৰু প্ৰশান্ত বৰদলৈ। আধুনিক গীতৰ অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে অনন্তলাল আৰু পৰিৱেশন কৰা চেহনাই বাদন ৰাগ সুধ সাৰাং।

0: ইমানপুৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অনন্তলাল আৰু সংগীসকলে পৰিৱেশন কৰা চেহনাই ভাদন শুনিলে। ৰাগ আছিল চুথ চাৰাং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতীয় সৌৰ শক্তি নিগমৰ পঞ্চদশ প্ৰতিষ্ঠানসকলক অভিনন্দন জ্ঞাপন কৰিছে। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱড়িয়াৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্ৰীমতী মুৰ্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা ছায়াজী ৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰি বডোদৰাত গোলকীয় আধ্যামিক স্থান ৰিট্ৰিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰীণ সামৰ্থ জগাই তোলা শীৰ্ষক এটা অভিযানো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। কাইলৈৰ পৰা 28 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বাৰ্ষিক উচ্চ পৰ্যায়ৰ সাধাৰণ বৈঠকত বিশ্ব নেতাসকলে অংশ ল'ব। অহা 26 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডঃ জয়শংকৰে ভাষণ দিয়াৰ কথা। এই অধিৱেশনৰ বিষয়বস্তু হৈছে আস্থা ঘূৰাই অনা, ৰূপান্তৰৰ ব্যৱস্থা কৰা এখন যুক্তৰাষ্ট্ৰ যিয়ে সকলোৰে বাবে কাম কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত 193 সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শীৰ্ষ প্ৰতিনিধিসকলে অংশ লৈ

গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিজৰ অগ্ৰাধিকাৰ আৰু স্থিতিক উপস্থাপন কৰিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছে বিশ্ব নেতাসকলক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে আহান জনাইছে। এটা ভিডিঅ' বাৰ্তাত গুটেৰেছে শান্তি, মৰ্যাদা, ন্যায় আৰু মানৱীয়তাৰ বাবে সকলোকে একেলগ হবলৈ আহান জনায়। তেওঁ কয় যে কেৱল আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তেহে এখন সুন্দৰ বিশ্ব গঢ়ি তুলিব পৰা যাব। এণ্টনিঅ গুটেৰেছে এইবাৰ সাধাৰণ সচিব হিচাপে অন্তিমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ ল'ব। চলিত বৰ্ষৰ শেষৰ ফালে তেওঁৰ কাৰ্যকালৰ সামৰণি পৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত গোলকীয় সহযোগিতা পুনৰুজ্জীৱিত কৰা, বহনক্ষম বিকাশৰ লক্ষ্য উন্নত কৰা আৰু শান্তি, মৰ্যাদা তথা সমতাৰ বাবে সামূহিক কাৰ্যকলাপৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰৈত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ এটা মন্তব্যক লৈ বিজেপিয়ে আজি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে 2019 চনত লিখা এখন কিতাপৰ উদ্ধৃতিৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সাম্যবাদক হিন্দু জাতীয়তাবাদতকৈ বেছি ভাবুকিস্বৰূপ বুলি প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনচাৰীয়ে মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে। শ্ৰীদ্বিবেদীয়ে লগতে আৰু অভিযোগ কৰে যে কংগ্ৰেছে আজি বাওঁপন্থাৰ দিশে অগ্ৰসৰ হৈছে বা বাওঁ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছে। তেওঁ লগতে কয় যে প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই কংগ্ৰেছৰ মানসিকতাকে প্ৰতিফলিত কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ভাৰতীয় সৌৰ শক্তি নিগম SECIৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে যোৱা 15 বছৰত ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ যাত্ৰা আগবঢ়াই নিয়াত আৰু দেশৰ নিকা শক্তি পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাত SECIয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি লক্ষ্মণ ৰাও ইনামদাৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পষ্টত শ্ৰীশ্বাহে কয় যে লক্ষ্মণ ৰাও ইনামদাৰে ৰাষ্ট্ৰীয় সেৱা আৰু সহযোগিতাৰ জৰিয়তে সমাজখন শক্তিশালী কৰি তুলিছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ গুজৰাটৰ সমবায় আন্দোলনক নতুন দিশ আৰু গতি প্ৰদান কৰিছে আৰু কৰ্মীসকলক অভিভাৱক হিচাপে গঢ়ি তুলিছে। তেওঁ কয় যে লক্ষ্মণ ৰাও ইনামদাৰৰ জীৱন সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে কেৰলমৰ অষ্টাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে কোনো চলচ্চিত্ৰৰ অনুমতি অস্বীকাৰ কৰা হোৱা নাই। কংগ্ৰেছ নেতা শশী থাৰুৰৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰালয়ে কয় যে 6খন চলচ্চিত্ৰক অধিক বিস্তৃত সাৰাংশ প্ৰদান কৰিবলৈ অনুৰোধ কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰালয়ে কয় যে ছবিসমূহৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বিভিন্ন ক্ষেত্ৰীয় কৰ্তৃপক্ষলৈ তেওঁলোকৰ পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হৈছে। শ্ৰীথাৰুৰে অভিযোগ কৰিছিল যে মহোৎসৱত কেৰলমৰ 31খন চলচ্চিত্ৰ প্ৰদৰ্শনৰ অনুমতি দিয়া হোৱা নাছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে ভাৰতৰ ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদৰ্শন হৈ আহিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ফৰ্মুলাৰীৰ 7ম সংস্কৰণ মুকলি কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দেশত 1100ৰো অধিক ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে আৰু এই সংখ্যা প্ৰাথমিক স্বাস্থ্য সুবিধা পৰ্যায়লৈকে বৃদ্ধি কৰাৰ বাবে চৰকাৰে লক্ষ্য লৈছে। বিশ্বৰ 25খন দেশে ভাৰতীয় ঔষধকোষৰ স্বীকৃতি গ্ৰহণ কৰাৰ লগতে WHOৰ ৰোগীৰ সুৰক্ষাৰ তথ্যকোষলৈ ঔষধৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নিৰীক্ষণ যাত্ৰা তথ্য প্ৰদান কৰে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে

0: 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুইনৰ হাতত 0-2 ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্স সমৰ কলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা তাৰিৱালক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিয়ে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰা হিমাংশু ধিলন আৰু ৰুদ্ৰাংশ বালাচাহেব পাটিলক ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জনাইছে। তেওঁ কয় যে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনে মনোযোগ, নিষ্ঠা আৰু ক্ৰীড়া উৎকৃষ্টতা প্ৰতিফলিত কৰিছে। ইফালে এছিয়ান গেমছৰ 10 মিটাৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে হিমাংশু ধিলন, পাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁলোকক অনাগত দিনসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এছিয়ান গেমছৰ 2026ৰ মিক্সড সমৰ কলাৰ মহিলাৰ 60 কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুচিকা তাৰিৱালাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মাণ্ডাভিয়াই কয় যে ই এক ঐতিহাসিক মুহূৰ্ত, কিয়নো এয়া হৈছে মিক্সড সমৰ কলাত ভাৰতৰ প্ৰথমটো পদক। ইপিনে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতে বাংলাদেশক 114 ৰানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কাইলৈ হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। ভাৰতৰ মহিলা বেডমিণ্টন দলেও কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ভাৰতীয় সৌৰ শক্তি নিগমৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে। আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে খগেন্দ্ৰ চন্দ্ৰ নাথৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনী সভাসমূহৰ উদ্যোগত শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পলুঙানি গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিৰ পুনৰ নিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ সংঘ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়।
2: আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি আৰু এই আবিৰ্ভাৱ তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। আমি গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষাঙ্গিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক, গুৰুজনাৰ কীৰ্তিচিহ্ন থকা গুৰুজনাৰ অপূৰ্ব অৱদান নামঘৰসমূহক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাটো আমাৰ চৰকাৰৰ লক্ষ্য।
1: শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পাঁচদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ, গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি সত্ৰ

আন সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়। ডঃ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশ যাত্ৰাৰ বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। যোৰহাট জিলাৰ পৰিবহন বিভাগে সেৱা সংকল্প অভিযান উদযাপনৰ অংশস্বৰূপে দুচকীয়া বাহন চালকসকলৰ বাবে হেলমেট পৰিধান আৰু চাৰিচকীয়া বাহন চালকসকলৰ বাবে ছিট বেল্ট ব্যৱহাৰ সন্দৰ্ভত আজি এখন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে চালক আৰু আৰোহীসকলৰ মাজত সচেতনতামূলক প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ তৃতীয় দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে প্ৰমোদ চন্দ্ৰ টাইড। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

শ্ৰী শংকৰাচাৰ্যই কৈছিল, যেতিয়া মন আইনাৰ দৰে পৰিষ্কাৰ হ'ব তেতিয়া ইয়াত জ্ঞানৰ প্ৰতিফলন ঘটিব, সেইবাবে মন পৰিষ্কাৰ কৰাত আমি গুৰুত্ব দিব লাগে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ অৰ্থে প্ৰস্তুত কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি। এই উপলক্ষে আজি এই অনুষ্ঠানত শুনক মহাপুৰুষজনাৰ দ্বাৰা বিৰচিত কেইটিমান বৰগীত। শিল্পী ৰুমি

প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ অৰ্থে প্ৰস্তুত কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি। এই উপলক্ষে আজি এই অনুষ্ঠানত শুনক মহাপুৰুষজনাৰ দ্বাৰা বিৰচিত কেইটিমান বৰগীত। শিল্পী ৰুমি অঞ্জনা চৌধুৰী।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানত এইবাৰ পুনৰ আগবঢ়াইছোঁ ৰুমি অঞ্জনা চৌধুৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অন্য এটি বৰগীত।

শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত নিউজ ইন হিন্দী আৰু 6:05 মিনিটত নিউজ ইন ইংলিছ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

তাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজি এই অনুষ্ঠানত শুনক শিল্পী তৰালী শৰ্মাৰ কণ্ঠৰ দুটি বৰগীত।

আজি অনুষ্ঠান পৰিচিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক কেইটিমান অসমীয়া বোলছবিৰ গীত। 6:45 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

7:20 জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা। আজিৰ বিষয় হৈছে আয়ুৰ্বেদৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা। সমল ব্যক্তিৰূপে উপস্থিত থাকিব ডাক্তৰ অনুভূতি বৰা, চিকিৎসা বিষয়া, ৰঙাপৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, শোণিতপুৰ। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিছে মল্লিকা দত্তই, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ। 7:35 অনুষ্ঠান ৰেঙনি, যুগুতাই আগবঢ়াব পুলক কুমাৰ ডেকাই। 7:50 দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো, নিশা 8 নিউজ হেডলাইনছ। 8:02 আগবঢ়োৱা হ'ব এখনি নাটক।

নিশা 8:30 শুনিবলৈ পাব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাৰ দ্বাৰা বিৰচিত কেইটিমান বৰগীত। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব কেইটিমান অসমীয়া আধুনিক গীত। নিশা 9:30 হোৱাটছআপযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা আগবঢ়োৱা হ'ব। আজি বিশ্ব আলজাইমাৰ দিৱস। এই উপলক্ষে নিশা 10:00 আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। অতিথি ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা, শোণিতপুৰ জিলাৰ মহকুমা স্বাস্থ্য বিষয়া তথা মনোৰোগ বিশেষজ্ঞ। মানিবন্ধন আৰু সম্পাদনা তন্ময় গগৈ আৰু প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতালী। অনুষ্ঠানৰ প্ৰথমেই শুনক আজলি নবৌ বোলছবিৰ ধৌতুলি নাচিলে শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে দীপেন বৰুৱা আৰু ৰুণঝুণ ফুকনে।

অনুষ্ঠানত এবাৰ আগবঢ়াইছো ৰজনীগন্ধা বোলছবিৰ সুমন কল্যাণপুৰ আৰু অন্যান্যসকলে পৰিৱেশন কৰা বাই যাওঁ শীৰ্ষক গীতটি।

শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এই আপোনালোকে শুনিলে মেকবুল ছবিৰ উষা মংগেশকাৰৰ কণ্ঠত অ মধুমিতা শীৰ্ষক গীতটি। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মানসী বুলছবিৰ নমিতা ভট্টাচাৰ্যৰ কণ্ঠত মন আজি উৰি গুচি যায় শীৰ্ষক গীতটি।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উলহ মালহেৰে পালন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন,

0: সন্দেহযুক্ত নাগৰিকে পাছপোৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। কালি পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্ম ধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। বিশ্বনাথ জিলাৰ শংকৰদেৱ সংঘৰ বিশ্বনাথ আঞ্চলিক নামঘৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসে আজি বিশ্বনাথ চাৰিআলিত পুনৰ নিৰ্মাণ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ উদ্বোধন কৰি এইদৰে কয়।
1: পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি আবিৰ্ভাৱ তিথি আৰু এই আবিৰ্ভাৱ তিথিৰ শুভ মুহূৰ্তত আমি সকলো একত্ৰিতভাৱে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ বিশ্বনাথত আমি সকলো আহিছোঁ। গুৰুজনাৰ প্ৰতি আমি ভক্তি নিবেদন কৰিছোঁ আৰু ৰাইজৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। আজিৰ এই দিনটোতে আমি ইয়াত খুব সুন্দৰভাৱে ইয়াৰ সকলোৱে মিলি এই নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে। আমাৰ পৌৰসভাৰ তৰফৰ পৰা এই নামঘৰ ভাগত কিছু সহযোগিতা আগবঢ়োৱা হৈছে। ইয়াৰ টাইলছৰ কাম কৰা হৈছে, কিছু আনুষাংগিক কাম কৰা হৈছে। আমাৰ লক্ষ্য যে প্ৰতিটো নামঘৰ সৰ্বাংগ সুন্দৰ হওক।
0: ইপিনে মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত পুলুঙানী গাঁৱত কালিৰে পৰা চাৰিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত 5 দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ বগুৱানৰ ঐতিহাসিক হাতী সত্ৰতো গুৰুজনাৰ আবিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। বৰপেটা সত্ৰত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱা আইসকলৰ প্ৰসংগৰ পাছত বাপসকলে প্ৰসংগ কৰে। জিলাখনৰ পাটবাউসীৰ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰ গুৰুজনাই বৰপেটালৈ আহি প্ৰথম বাহৰ পতা চিনপৰা ভিঠি থান সত্ৰৰ লগতে গণককুচি সত্ৰ, সুন্দৰীদিয়া সত্ৰকে ধৰি আন আন সত্ৰ নামঘৰসমূহত গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। বাক্সা জিলাৰ কালপানী নামঘৰতো আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এটা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত অঞ্চলটোৰ ৰাইজে নামঘৰত যথাৰীতি নাম প্ৰসংগ আৰু ধৰ্মীয় ৰীতি নীতিৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰে। জন্মোৎসৱৰ পৰৱৰ্তী বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত উদ্যোক্তাসকলৰ তৰফৰ পৰা জগন্নাথ বৰ্মনে এইদৰে কয়।
2: আমি অন্যান্য বছৰৰ দৰে এই বছৰো কালপানী শংকৰ সৰণী সংঘৰ সৌজন্যত কালপানী আঞ্চলিক নামঘৰত 3 দিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578তম জন্মোৎসৱ উদযাপন কৰিব ওলাইছো। আৰু ইতিমধ্যে ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু আমাৰ যি বাৰে ৰহণীয়া সাংস্কৃতিক এই শোভাযাত্ৰা আৰম্ভ হৈছে। আমাৰ BTCৰ সন্মানীয় EM আক্তাৰা বাইদেউ আহি ইয়াৰ শুভ উন্মোচন কৰিছে আৰু এতিয়াও শোভাযাত্ৰা ঘূৰি আহি আমাৰ নামঘৰ প্ৰাংগণ পোৱা নাই। আৰু ইতিমধ্যে আমাৰ ইয়াত ভাগৱত চলি আছে নামঘৰত আৰু আবেলি বন্তি প্ৰজ্বলন আছে সন্ধিয়া, তাৰপিছত ৰাতি দুটা নাম দল ইয়াত আমন্ত্ৰণ কৰা হৈছে।
0: কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰু বন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
3: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহা

0: মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতিবিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়।
1: ৰাজ্য চৰকাৰৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আমি ইছৰোৰ এই ৰাডাৰ ষ্টেচন নিৰ্মাণৰ বাবে 200 বিঘা মাটি চন্দ্ৰপুৰত আমি দিম। আৰু আজি মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ ইছৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ইছৰোৰ অধ্যক্ষ নাৰায়ণন ডাঙৰীয়াই এই প্ৰকল্পটোৰ কাম দ্ৰুতগতিত আগবঢ়াই লৈ গ'ল। আৰু তেখেতে অলপ আগতে আমাক ইয়াত কৈছে যে মেঘ বা ক্লাউডক গৱেষণা কৰিব পৰা প্ৰথম ৰাডাৰ ইয়াতে ফেব্ৰুৱাৰী মাহতে স্থাপন কৰিবৰ বাবে ইছৰোৱে ব্যৱস্থা লৈছে।
0: ডক্টৰ শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে। 45 দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে নিৰ্দেশনাত সন্নিৱিষ্ট কৰে। উল্লেখযোগ্য যে দক্ষিণ হালমৰা মানকাছাৰ চালেকা খাতুন নামৰ এগৰাকী মহিলাক জিলাখনৰ এখন বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰে। যোৱা 3 জুনত বিদেশী ন্যায়াধীকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই চালেকা খাতুনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি কালতে উচ্চ ন্যায়ালয়ে বিদেশী সংক্ৰান্তীয় গোচৰ ৰুজু হৈ থকা অৱস্থাত চালেকা খাতুনে 2018 চনৰ 5 অক্টোবৰত পাছপৰ্ট লাভ কৰা তথ্যৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে। সন্দেহজনক নাগৰিকগৰাকীয়ে কেনেদৰে গোচৰ ৰুজু হৈ থকা অৱস্থাত পাছপৰ্ট লাভ কৰিলে সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাত বিত্তীয় যোগান শীৰ্ষক সন্মিলনৰ কৃষিখণ্ড ৰূপান্তৰৰ বাবে বিত্তীয় সাহায্য শীৰ্ষক অধিৱেশনত যোৱা শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। দুদিনীয়া সন্মিলনৰ সামৰণিৰ দিনা অধিৱেশনত অংশ লৈ শ্ৰীমল্লবৰুৱাই কৃষিখণ্ডৰ বিত্তীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলভিত্তিক দৃষ্টিভংগী গ্ৰহণ, প্ৰাতিষ্ঠানিক ঋণৰ পৰিসৰ বৃদ্ধি আৰু উৎপাদনৰ পৰা ৰপ্তানিলৈ সুদৃঢ় মূল্য শৃংখল গঢ়ি তোলাৰ পোষকতা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত শ্ৰীমল্লবৰুৱাই অসমৰ কৃষিখণ্ডৰ বিশেষ সম্ভাৱনা আৰু ভৌগোলিক বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি বিত্তীয় নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ সামগ্ৰিক অৰ্থব্যৱস্থা উন্নয়নৰ পৰিকল্পনা আদি বিষয়ৰ ওপৰতো আলোকপাত কৰে। নতুন দিল্লীৰ ITOৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত হৰতালিকা তীজ মহোৎসৱ 2026ত নেপালীভাষী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ সংস্কৃতি, পৰম্পৰা আৰু সামূহিক পৰিচয়ৰ দিনজোৰা উৎসৱ অনুষ্ঠিত হয়। দিল্লী চৰকাৰৰ সহযোগত হাছ্ৰ স্বাভিমান ট্ৰাষ্টৰ দ্বাৰা এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেবিনেট মন্ত্ৰী কপিল মিশ্ৰ তথা যোগ গুৰু বাবা ৰামদেৱ উপস্থিত থাকে। সমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম টামাঙে কয় যে তীজ কেৱল এটা উৎসৱেই নহয়, বৰঞ্চ এয়া আস্থা, পৰম্পৰা, সংস্কৃতি আৰু নিজৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰা এক আৱেগিক হেতু। এই কাৰ্যসূচী বাস্তৱায়িত কৰি তোলাৰ বাবে শ্ৰীটামাঙে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, মন্ত্ৰী কপিল মিশ্ৰ, যোগগুৰু বাবা ৰামদেৱ তথা আচাৰ্য বালকৃষ্ণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীটামাঙে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে এই উৎস সংস্কৃতি, পৰম্পৰা আৰু একতাৰ মহোৎসৱ হিচাপে পৰিগণিত হৈছে। হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰ জিৰ' পইণ্টত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰাপ্ত তথ্য অনুসৰি অঞ্চলটোত উত্থাপন হোৱা ভূমি দখলৰ অভিযোগৰ ভিত্তিত আজিৰ এই উচ্ছেদ অভিযান চলোৱা হয়। উল্লেখযোগ্য যে পৰহি বিধায়ক ডাঃ মিলন দাসে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাজবাট কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। ব্যৱহাৰিক প্ৰশিক্ষণ

0: যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিঠৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। মহানদীৰ পানী বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাৰিয়ে প্ৰকাশ কৰিছে। আৰু জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা 20 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই চুক্তিয়ে নিউজিলেণ্ডলৈ ভাৰতীয় সামগ্ৰীৰ 100% শুল্কবিহীন ৰপ্তানিৰ সুযোগ দিব। তেওঁ কয় যে এই কৌশলগত অংশীদাৰিত্বই দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গভীৰ কৰাৰ সামূহিক আকাংক্ষাক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত পৰৱৰ্তী 4-5 বছৰত পণ্য আৰু সেৱাত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি প্ৰায় 30,000 কোটি টকা মূল্যলৈ লৈ যোৱাটো লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে ভাৰতৰ এম এছ এম ই খণ্ড কৃষকসকল, হস্ততাঁত আৰু কাৰুশিল্পীসকলক যথেষ্ট লাভৱান কৰিব আৰু নতুন নিয়োগৰ সুবিধা সৃষ্টি কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিৰ অধীনত নিউজিলেণ্ডে ভাৰতত 2,00,000 কোটি টকা বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ অৰ্থাৎ এফ ডি আই ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। দুয়োখন দেশৰ মাজৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: It is an important moment for our businesses, farmers, exporters and MSMEs, for our professionals and consumers who will all benefit from the commitments undertaken in this agreement. It facilitates significant investments of $20 billion over the next 15 years from New Zealand to India. It also establishes an agriculture productivity partnership whereby New Zealand's technology will meet India's scale and growing demand.
0: Bharat আৰু মংগোলিয়াৰ যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিঠৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। এই অনুশীলন অহা 3 অক্টোবৰলৈ চলিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে এয়া হৈছে ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিবছৰে অনুষ্ঠিত প্লেটুন পৰ্যায়ৰ অনুশীলন। এই অনুশীলনৰ শেহতীয়া সংস্কৰণটো যোৱা বৰ্ষৰ মে জুন মাহত মংগোলিয়াৰ উলান বাটাৰত অনুষ্ঠিত হৈছিল। ভাৰতীয় সেনা আৰু মংগোলিয়াৰ সশস্ত্ৰ সেনাৰ পৰা 45 জনকৈ জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3,00,000ৰো অধিক অংশগ্ৰহণকাৰীয়ে আয়ুৰ্বেদ দিৱস ৱেবছাইটত পঞ্জীয়ন কৰিছে। লগতে 89,00,000 নাগৰিকে ৱেবছাইটযোগে আয়ুৰ্বেদক সমৰ্থন জনাব বুলি প্ৰতিশ্ৰুতি দিছে। আয়ুষ মন্ত্ৰালয়ে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়কে ধৰি ৰাজ্যসমূহৰ বহুসংখ্যক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই পদক্ষেপে সজাগতা, সুস্থ আৰু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে নাগৰিক, শিক্ষানুষ্ঠান, সম্প্ৰদায় আৰু বিভিন্ন সংগঠনৰ একত্ৰিত কৰি আয়ুৰ্বেদ দিৱস উদযাপনৰ কাৰ্যসূচী ফলপ্ৰসূ কৰিব বুলি আশা কৰা হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱসত বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। 10খন দেশৰ 1,900তকৈও অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণে আয়ুৰ্বেদ দিৱসৰ ক্ৰমবৰ্ধমান প্ৰসাৰ আৰু আয়ুৰ্বেদৰ প্ৰতি সজাগতা সৃষ্টিকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেখ আহমেদ বিন ৰছিদ আল মাকটুমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্বেখ আহমেদ বিন ৰছিদ আল মাকটুম ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমৰ ভাতৃ। সমাজসেৱাৰে তেওঁ দাঙি ধৰা নিদৰ্শন অনাগত প্ৰজন্মৰ বাবে আদৰ্শ বুলি সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে পৰিয়ালৰ লগতে ডুবাইৰ নাগৰিকলৈও সমবেদনা জ্ঞাপন কৰে। মহানদীৰ পানী বিতৰণৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাৰিয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ছত্তীশগড় আৰু ওড়িশা দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ ক্ষমতাত আছে। লগতে কেন্দ্ৰতো এন ডি এ চৰকাৰ থকাৰ বাবে এই সমস্যা সহজে সমাধান কৰিব

পৰা যাব। 2018 চনৰ পৰা মহানদীৰ জলবিবাদ ন্যায়ালয়ত বিচৰাধীন হৈ আছিল যদিও বৰ্তমান কেন্দ্ৰীয় জল আয়োগলৈ এই সমস্যাটো প্ৰেৰণ কৰা হৈছে। বিগত কেইমাহত দুয়োখন ৰাজ্যই আলোচনাৰ জৰিয়তে মহানদীৰ পানীৰ সমস্যা সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাৱে আজি আফগানিস্তানৰ উনাৰ আৰু পাকটিকাত পাকিস্তানৰ আকাশী আক্ৰমণক গৰিহণা দিয়ে। তেওঁ সামাজিক মাধ্যমত এটা বাৰ্তাযোগে এই কাৰ্যক আফগানিস্তানৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। পাকিস্তানৰ আকাশী আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ তেওঁ আশু আৰোগ্য কামনা কৰে। তালিবানী কৰ্তৃপক্ষই কয় যে পাকিস্তানৰ আক্ৰমণত 3 জন লোকে প্ৰাণ হেৰুৱাই আৰু 4 গৰাকী লোক আহত হয়। তালিবানৰ মুখ্য মুখপাত্ৰ জাবিবুল্লাহ মুজাহিদে পাকিস্তানী আকাশী আক্ৰমণক গৰিহণা দি এই আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়াই দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3-দিনীয়া ভ্ৰমণসূচীৰে আজি গুজৰাটত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কেৱডিয়াৰ একতা নগৰত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব। শ্ৰীমতী মুৰ্মুৱে বুধবাৰে বডোদৰাৰ মহাৰাজা চায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক অভিৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰিব। তেওঁ লগতে ব্ৰহ্মাকুমাৰীৰ এটা বিশেষ অভিযানৰ শুভাৰম্ভ কৰাৰ উপৰিও বডোদৰাত গোলকীয় আধ্যামিক স্থান ৰিট্ৰিট কেন্দ্ৰ উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিকশিত ভাৰতৰ যুৱ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আভ্যন্তৰীণ সামৰ্থ্য যোগাই তোলা শীৰ্ষক এটা অভিযানো ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰিব। জাপানৰ ইছিমনিয়া চিটি মিউনিচিপাল জিমনেছিয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। ভাৰতৰ তাৰকা খেলুৱৈ লেক্সা সেনে আইমা নিবানক 21-4, 21-12 ছেটত পৰাস্ত কৰে। ভাৰতৰ আয়ুষ ছেট্টীয়ে গৌৰৱ সিংহক 21-4, 21-13 ছেটত পৰাস্ত কৰে আৰু কিদাম্বি শ্ৰীকান্তে জুমাৰ আল আমিনক 21-15, 21-9 ছেটত পৰাস্ত কৰে। ভাৰতীয় দলটোৱে কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতীয় মহিলা বেডমিণ্টন দলটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দলটোৱে কালি কাজাখাস্তানক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ আজি পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন প্ৰাৰ্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে 10 মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰে। ইফালে মিক্স সমৰ কলাত মহিলাৰ 60 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত সুচিকা তাৰিৱালে ছিংগাপুৰৰ টিউ হুই হুৱানৰ হাতত 0-2 ফলাফলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছ 2026ৰ মিক্স সমৰকলাত ব্ৰঞ্জৰ পদক দখল কৰি ইতিহাস ৰচাৰ বাবে সুচিকা তাৰিৱালক অভিনন্দন জনাইছে। প্ৰতিযোগিতাত আজি পুৱা ভাৰতৰ পুৰুষ কাবাডী দলটোৱে জাপানক 49-24 ব্যৱধানত পৰাস্ত কৰে। বিয়লি ভাৰতীয় মহিলা কাবাডী দলটোৱে বাংলাদেশক 42-21 ব্যৱধানত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি পদক তালিকাৰ 12 নম্বৰ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তি বিজয়া দশমী উপলক্ষে অহা 20 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰত আৰু মংগোলিয়াৰ যুটীয়া সামৰিক অনুশীলন নমাডিক এলিফেণ্টৰ 18 সংখ্যক সংস্কৰণ আজিৰে পৰা উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ ফৰেন ট্ৰেইনিং নডত আৰম্ভ হৈছে। 11 সংখ্যক আয়ুৰ্বেদ দিৱস পৰহিলৈ উদযাপন কৰা হ'ব। মহানদীৰ পানী বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাইয়ে প্ৰকাশ কৰিছে। আৰু জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে আজি বাংলাদেশক 3-0 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল

গল্পৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছো জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা। আজিৰ বিষয় হৈছে আয়ুৰ্বেদৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা। সমল ব্যক্তিৰূপে উপস্থিত আছে ডাক্তৰ অনুভূতি বৰা, চিকিৎসা বিষয়া, ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, শোণিতপুৰ। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিছে মল্লিকা দত্তই, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত পৰিচৰ্যা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানৰ বিষয়টি হৈছে আয়ুৰ্বেদৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা। এই বিষয়ে কথা পাতিবৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ ৰাঙাপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা চিকিৎসা বিষয়া ডাক্তৰ অনুভূতি বৰাক। নমস্কাৰ ডাক্তৰ অনুভূতি বৰা।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ মোক আমন্ত্ৰণ জনোৱাৰ বাবে।
0: হয়, আপোনাৰ পৰা আজি জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিৰোধমূলক ব্যৱস্থা সম্পৰ্কে আমি আলোচনা কৰিম, যিখিনি আয়ুৰ্বেদৰ জৰিয়তে লাভ কৰিব পৰা যায়। এতিয়া আয়ুৰ্বেদৰ দৃষ্টিত সুস্থ বাৰ্ধক্য বুলিলে আমি কি বুজো, আৰু বয়স বৃদ্ধিৰ লগে লগে স্বাস্থ্য ৰক্ষাৰ বাবে কি কি বিষয়ত গুৰুত্ব দিয়া উচিত?
1: সুস্থ বাৰ্ধক্য অৰ্থাৎ হেলদি এজিং আয়ুৰ্বেদিকৰ মতে মানে কেৱল বয়স বৃদ্ধি নহয়, বৰং বয়স বৃদ্ধিৰ স্বাভাৱিক যোনখিনি পৰিৱৰ্তনসমূহ থাকে বা চেঞ্জেছ বুলি আমি যোনখিনি কওঁ এজ ৰিলেটেড, সেইখিনিৰ মাজতো শৰীৰটো মন আৰু ইন্দ্ৰিয়ৰ স্বাস্থ্য বজাই ৰাখি সজীৱ সক্ৰিয় আৰু আত্মনিৰ্ভৰশীলভাৱে জীৱনটো যাপন কৰিব পৰাকে সুস্থ বাৰ্ধক্য বুলি কোৱা যায় আয়ুৰ্বেদৰ মতে। প্ৰথমতে অলপমান মই থুলমূলকৈ কৈ লওঁ, আমাৰ আয়ুৰ্বেদত তিনিটা দোষা থাকে, বাতা পিত্তা কফা দোষা। এতিয়া যিহেতু আপুনি সুধিছে অল্ড এজত বা আমাৰ মানে বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰত এইটো কেনেকৈ আমি কৰিব পাৰোঁ, এতিয়া আমাৰ মানে অল্ড এজত বা বয়স বৃদ্ধি হ'লে ধৰা যায় বা ভাবা যায় যে যোনটো আমাৰ বাত দোষ থাকে সেইটো কণ্টিনিউৱাছলি বা গ্ৰেজুৱেলি বাঢ়ি বাঢ়ি আহি থাকে, মানে বাত দোষটো ডমিনেণ্ট হিচাপে পোৱা যায় অল্ড এজত। সেয়েহে সেই সময়ত শৰীৰৰ শক্তি বা পাচন শক্তি, মানে যোনটো আমি ডাইজেশ্যন পাৱাৰ বুলি কওঁ বা স্মৃতি শক্তি, মেমৰী আৰু ইন্দ্ৰিয়ৰ যোনখিনি কাৰ্যক্ষমতা থাকে, মানে ফাংচনিং থাকে, সেইখিনিৰ ওপৰত অকণমান এফেক্ট এটা পৰে। সেইখিনি সময়ত মানে বাত দোষটো বৃদ্ধি পোৱা যায় অল্ড এজত। গতিকে সেই বাত দোষটোৰ ওপৰত মানে সেই নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি মানে আয়ুৰ্বেদত প্ৰয়াস কৰোঁ। এনেধৰণৰটো বিষয়ত ক'বলৈ গ'লে বহুত মানে বহুতখিনি ক্ষেত্ৰতে আমি গুৰুত্ব দিব লাগে, তাৰে ভিতৰত কেইটামান বেছিকৈ গুৰুত্ব দিব পৰা বিষয় হয়, সেই বিষয়ে মই অলপমান কৈ দিছোঁ। প্ৰথমটো আপোনাৰ আহাৰৰ কথাটো ক'ম। এতিয়া বৃদ্ধ বয়সত ক'বলৈ গ'লে সতেজ পুষ্টিকৰ গৰম আৰু সহজে যোনবিলাক খাদ্য হজম হোৱা দেখা যায় সেইবিলাক গ্ৰহণ কৰিব লাগে। অতিমাত্ৰা শুকান মানে খাদ্যটো অলপমান খাব নালাগে, এভইড কৰিব লাগে, যিহেতু কি হয় মই অলৰেডি কৈছো যে বাতা দোষটোৰ বৃদ্ধি হয়,
0: হজম শক্তি কমি যায় নেকি?
1: হয়, বাতা দোষটো বাঢ়িলে মানে আপোনাৰ ডাইজেষ্টিভ ফায়াৰ বুলি যোনটো কওঁ মানে সেইটো কমি যায়, তাৰ ফলত কি হয় ডাইজেশ্যনৰ যোনটো পাৱাৰ থাকে, ডাইজেশ্যন মানে যোনটো থাকে সেইটো কমি আহে। গতিকে যোনবিলাক খাদ্য সহজে হজম হয় সেইবিলাক খাদ্য গ্ৰহণ কৰিব লাগে আৰু গধুৰ আহাৰবিলাক যিমান পাৰি মানে এভইড কৰিব লাগে। আৰু বাতা যোনটো দোষ থাকে সেইটো শুকান খাদ্যই হওক বা এনেকুৱা ধৰণৰ আহাৰ বিহাৰবিলাকে বাতাৰ দোষটো মানে আৰু বেছিকৈ বৃদ্ধি কৰি দিয়ে। গতিকে যোনবিলাক আমাৰ বেছিকৈ বেছি শুকান আহাৰ থাকে আৰু অতিমাত্ৰা শুকান আহাৰবিলাক আমি যিমান পাৰোঁ মানে তেওঁলোকক দিব নালাগে। হয়, আৰু অকল শুকান বুলিয়েই নহয়, যিকোনো বস্তুৰে অতিমাত্ৰাটো বেয়া, অতি তেলীয়া বস্তু হওক বা অতি আপোনাৰ ভাজা পোৰা বস্তুবিলাকো তেওঁলোকক খাবলৈ বাধা দিব লাগে। এতিয়াতো আমাৰ ইয়াত যোনবিলাক জাংক ফুডৰ কথা কৈ থকা যায় সেইবিলাকো আমি তেওঁলোকক মানা কৰিব লাগে খাবলৈ,
0: তেওঁলোকৰ কাৰণে সেইখিনি উপযোগী
1: নহয়। হয় হয়, আৰু বাকী আয়ুৰ্বেদত দিনচৰ্যা ঋতুচৰ্যাৰ ওপৰতো বহুতখিনি আমাৰ উল্লেখ আছে। এতিয়া নিয়মীয়াভাৱে যদি দিনচৰ্যাখিনি মানি থাকিব পাৰে তেওঁলোকে, তেওঁলোকৰ ক্ষমতাৰ অনুসৰি যদি মানি থাকিব পাৰে, তেতিয়াহ'লেও বহুতখিনি ক্ষেত্ৰত তাহাঁতি মানে বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিব পাৰে। আৰু আপোনাৰ উপযুক্ত শাৰীৰিক ব্যায়াম মানে নিজৰ বয়স আৰু সামৰ্থ্য অনুসৰি আৰু লগতে খোজকঢ়া হওক বা এইবিলাক যদি

0: কৰি থাকিব পাৰে যোগাসনৰ সৈতে, তেতিয়াও বহুতখিনি তেওঁলোকে
1: সুস্বাস্থ্য বজাই ৰাখিব পাৰে।
0: হয়, কিন্তু তাৰ ভিতৰত এটা বস্তু আমি মন কৰিব লাগিব, অতিমাত্ৰা পৰিশ্ৰম কৰা, অতি ব্যায়াম কৰা হওক বা অতি খোজকঢ়া হওক, সেইখিনি অকণ তেওঁলোকে এভইড কৰিব লাগে। কাৰণ সেইবিলাক কৰিলেও মানে বাতা দোষটো বৃদ্ধি পাই গৈ থাকে, আৰু ইফালে বাতা দোষটো বৃদ্ধি পালে আপোনাৰ বেলেগ বেলেগ বেমাৰবিলাক দেখা দিয়া যায়, যোনবিলাক বাতা বৃদ্ধিৰ কাৰণে হয়, তেওঁলোকৰ বডিত যিহেতু বাতা বৃদ্ধিটো হৈয়ে থাকে, তো সেনেকুৱা ধৰণৰ আমি আহাৰ বিহাৰবিলাক তেওঁলোকৰ পৰা অকণমান মানে আঁতৰাই ৰাখিব লাগে আৰু তেওঁলোকক বুজাব লাগে। আৰু আমি অভ্যাংগটো কৰাব লাগে। অভ্যাংগ মানে হৈছে আমাৰ আয়ুৰ্বেদিকত কিছুমান মেডিকেটেড বা ঔষধি তেল থাকে, সেইবিলাকেদি মানে কিছুমান আমি মাছাজ দিওঁ, মালিচ দিওঁ গোটেই বডিটোত, অভ্যাংগ বুলি কয়। সেইটোৱে আপোনাৰ মানে বডিৰ ড্ৰাইনেছটো কমাই দিয়ে, স্কিনৰ ড্ৰাইনেছটো কমাই দিয়ে, আৰু তেওঁলোকৰ বডিত যোনটো জঠৰতা আহে, শৰীৰৰ যোনটো ষ্টিফনেছ আহে, সেইখিনি মানে বহুতখিনি ৰিলিফ দি দিয়ে। হয়, মানসিক স্বাস্থ্যটো যত্ন ল'ব লাগে তেওঁলোকৰ, আৰু এডিকুৱেট শ্লীপ যোনটো মানে আমাৰ পৰ্যাপ্ত
1: টোপনি লাগিব,
0: বা আপোনাৰ বিশ্ৰাম, সেইখিনি তেওঁ সেইখিনি গুৰুত্ব দিব লাগে, তেনেকুৱা আৰু। আৰু এটা বস্তু সবতছে দৰকাৰী হৈছে, সেইটো হৈছে ৰাসায়ন চিকিৎসা, মানে যোনটো আমি ৰেজুমিনেশ্যন থেৰাপি বুলি কওঁ। সেইটোৰ বিষয়েতো আমাৰ চৰক সংহিতা হওক বা এনেকুৱা যোনবিলাক ক্লাছিকেল টেক্সট থাকে সেইবিলাকত বহুত ভালকে মেনশ্যন কৰা হৈছে। এইটো বয়সৰ লগত যোনবিলাক আমাৰ ৰোগ দেখা যায় বয়স বৃদ্ধি হ'লে, সেইবিলাক ৰোগৰ পৰা মানে পৰিত্ৰাণ পাবৰ কাৰণে এই ৰেজুমিনেশ্যন থেৰাপিটো মানে বহুত ভাল। ৰেজুমিনেশ্যন কিছুমান ড্ৰাগছ থাকে, আমলখি, গুৰুচি, সেইবিলাক তেওঁলোকে সেৱন কৰিব পাৰে আৰু থেৰাপিবিলাকো ল'ব পাৰে। কিন্তু সেইটো লোৱাৰ আগত তেওঁলোকে এজন যোগ্য আয়ুৰ্বেদিক চিকিৎসকৰ ওচৰত গৈ পেলাই তেওঁৰ পৰামৰ্শত কৰিব লাগে। আৰু
1: এতিয়া ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ ৰোগৰ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এতিয়া এইখিনি কথাতে আমি গম পাইছো আয়ুৰ্বেদৰ ক্ষেত্ৰত কেনেধৰণৰ দৃষ্টিভংগী আগবঢ়ায় এইটো প্ৰতিৰোধৰ ক্ষেত্ৰত।
0: ৰোগ প্ৰতিৰোধটোৰ ওপৰতো বহুত বেছিকে গুৰুত্ব দিয়া যায় আয়ুৰ্বেদিকত, কাৰণ সুস্থ শৰীৰ আৰু মন বজাই ৰখাই আয়ুৰ্বেদৰ মূল লক্ষ্য হয়। সেইটো আমাৰ এটা শ্লোক আদি বুজোৱা যায়, সেইটো হৈছে স্বাস্থ্যস্য স্বাস্থ্যৰক্ষণম আতুৰস্য বিকাৰ প্ৰশমনম। তাৰ মানে হৈছে সুস্থ ব্যক্তিৰ স্বাস্থ্য সংৰক্ষণ কৰা আৰু ৰোগীৰ ৰোগ নিৰাময় কৰা। গুৰুত্বটো এনেকুৱা যে ৰোগটো আৰম্ভ হোৱাৰ আগতেই আমি স্বাস্থ্যটো যদি বজাই ৰাখোঁ তেতিয়াহ'লে সেই ৰোগৰ সম্ভাৱনাটো কমি যায়, আৰু যদি ৰোগটো হয়ো তেতিয়াহ'লে সেই ৰোগৰ জটিলতাটো কমাব পাৰি। ইয়াৰ ফলত কি হয়, জীৱনৰ মান উন্নত হয় আৰু চিকিৎসকৰ খৰচ বা চিকিৎসাৰ খৰচ, সময় আৰু যোনবিলাক আমাৰ সামাজিক কষ্টবিলাক পোৱা যায় সেইবিলাকো হ্ৰাস পায়, আৰু সুস্থ ব্যক্তিৰ স্বাস্থ্য অটুট ৰখাটোৱে আয়ুৰ্বেদৰ অন্যতম মানে উদ্দেশ্য হয়। তাৰ কাৰণে আমি বেলেগ বেলেগ বিষয়ত গুৰুত্ব দিওঁ। এটাটো দিনচৰ্যা পালন কৰা, যোনটো অলপ আগত মই কৈছিলোৱে, ঋতুচৰ্যা পালন কৰা, সন্তুলিত আপোনাৰ আহাৰ মানে যোনখিনি দৰকাৰী আহাৰ সেইখিনি সেৱন কৰা, আৰু এটা হৈছে দোষাৰ বেলেঞ্চ কৰা, মানে দোষা মই যেনেকে কৈছিলোঁ ভাত পিত কফ, তিনিটা দোষ থাকে আমাৰ শৰীৰত, সেই দোষাখিনি বেলেঞ্চত বেলেঞ্চত ৰাখিব পৰাটোৱে মানে বহুত ডাঙৰ এটা গোল হয় আয়ুৰ্বেদাৰ। কাৰণ সেইখিনি ইমবেলেঞ্চ হ'লে মানে বেলেগ বেলেগ ৰোগ দেখা পোৱা যায়, কিছুমান ৰোগ আমাৰ সেই দোষাখিনি বৃদ্ধি পালে হয়, কিছুমান বেছিকে কমি গ'লে হয়, তো সেইখিনি যদি আমি এটা বেলেঞ্চত ৰাখিব পাৰোঁ তেতিয়াহ'লে বহুতখিনি মানে ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ,
1: প্ৰতিৰোধ কৰিব পৰা যায়।
0: আৰু ৰাসায়নিক চিকিৎসাৰ কথাটো মই কৈছোৱেই আৰু, তো আয়ুৰ্বেদত মানে কেৱল আপোনাৰ ৰোগৰ চিকিৎসা সীমাবদ্ধ নাথাকে, তাৰ আগতে আমি যোনটো কওঁ প্ৰিভেনশ্যনটোৰ ওপৰত বহুতখিনি গুৰুত্ব দিয়া যায়। আৰু
1: বয়স বৃদ্ধিৰ লগে লগে আৰু এটা কথা আমি জানো, যে জ্যেষ্ঠ নাগৰিকসকলৰ যেতিয়া বয়স বৃদ্ধি পায় তেতিয়া স্মৃতিশক্তি, মনোযোগ বা মানসিক প্ৰশান্তি ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিব লগা হয়, নহয় জানো, স্মৃতিশক্তিও হ্ৰাস পায়। এই ক্ষেত্ৰত আয়ুৰ্বেদে কেনেধৰণৰ পৰামৰ্শ আগবঢ়ায়?
0: এতিয়া যোনবিলাক স্বাভাৱিক বয়সজনিত অলপ পাহৰা বা মনোযোগৰ পৰিৱৰ্তন থাকে সেইবিলাকতো হ'ব পাৰে, কিন্তু স্মৃতিশক্তি হঠাতে বা ক্ৰমাগতভাৱে যেতিয়া যথেষ্ট যেতিয়া কমি যায় বা দৈনন্দিন কামত যেতিয়া অসুবিধা হোৱা দেখা যায় বা আচৰণত অলপ পৰিৱৰ্তন দেখা দিয়ে তেতিয়া এজন আয়ুৰ্বেদিক ডক্টৰৰ বা চিকিৎসকৰ কনচালটেশ্যন ল'ব লাগে। তথাপিও মই অলপমান প্ৰিভেনশ্যনৰ কাৰণে মই অলপমান কৈ দিওঁ আৰু, যিহেতু বাতা দোষাটো বৃদ্ধি পায় বুলি মই কৈছোৱেই, সেই শৰীৰ আৰু মনক স্থিৰ আৰু শান্ত কৰি ৰাখিবলৈ আমি অকণমান গুৰুত্ব দিওঁ আৰু। তাৰ কাৰণে আমি বেলেগ বেলেগ ক্ষয়ত অকণ বেছিকৈ গুৰুত্ব দিব লাগে, যেনেকৈ আহাৰটোৰ ওপৰতো গুৰুত্ব দিব লাগে, সেইটো মই কৈছিলোৱেই, অলপ পুষ্টিকৰ আহাৰ খাব লাগে, বাদামজাতীয়, ৱেলনাট, এলমণ্ডছ, এনেকুৱা ধৰণৰ খাদ্যবিলাক হওক বা বেলেগ ধৰণৰ পুষ্টিকৰ আহাৰবিলাক খাব লাগে যোনবিলাকে মেমৰিটো অলপমান বঢ়ায়। তাৰ বাদে মানে আমাৰ আয়ুৰ্বেদিকত মেদ্যে ৰাসায়ন বুলি এটা বস্তু থাকে, যোনে মানে আমাৰ এনেকুৱা স্মৃতিশক্তি বঢ়োৱাত বা মানে ঠিক ৰখাত বহুতখিনি সহায় কৰে। এতিয়া এনেকুৱা মেদ্যে ৰাসায়নত আমাৰ পৰে ব্ৰাহ্মী, শংখ পুষ্পী, অশ্বগন্ধা, এইবিলাক

0: স্মৃতিশক্তিটো মানে বঢ়াই সেনেকুৱা আমাৰ ড্ৰাগছো আছে বা ঔষধো আছে। আৰু বাকী মানসিক প্ৰশান্তিৰ কাৰণে আমি তেওঁলোকক ধ্যান কৰিবলৈ ক'ব পাৰোঁ, প্ৰাণায়াম কৰিবলৈ ক'ব পাৰোঁ, যোগাসন কৰিবলৈ ক'ব পাৰোঁ, বা এনেকৈ সদায় খোজকঢ়া
1: সেইখিনি
0: মানে সেইখিনি কৰিবলৈ ক'ব পাৰোঁ। কিন্তু সেই আৰু এটা বস্তুৱে ধ্যান ৰাখিব লাগিব যাতে তেওঁলোকে নিজৰ বয়স আৰু মানে তেওঁলোকৰ যদি কিবা ৰোগ আছে হয় সেইখিনি ধ্যান ৰাখি পেলাই যাতে ব্যায়ামখিনি কৰে। আৰু অতিমাত্ৰা চিন্তা কৰা বা মেণ্টেল ষ্ট্ৰেছ বুলি আমি যোনটো কওঁ সেইখিনি আমি কমাবলৈ ক'ব লাগিব। আৰু তেওঁলোকে যোনবিলাক কাম কৰি পেলাই ভাল পায়, আনন্দ পায় বা হবিবিলাক তেওঁলোকে কৰিব লাগে, সেইখিনিয়ে বহুতখিনি মেণ্টেল মানে এনেকুৱা ধৰণৰ
1: মানসিক প্ৰশান্তি দিয়ে। হয়, সামাজিকভাৱে সক্ৰিয় হৈ থাকিলেও ভাল।
0: হয় হয় হয়, ছ'চিয়েলাইজেশ্যনটো বহুত বেছি দৰকাৰী হয়। আৰু বাকী অভ্যাংগৰ কথা মই আপোনাক কৈছিলোৱেই, এই যোনটো আমাৰ মেডিকেটেড বা ঔষধি তেল দি পেলাই এনেকৈ মালিচ কৰে, সেইটোৱেও বহুতখিনি কিন্তু এনেকুৱা মেণ্টেল ডিজিজ হওক বা এনেকুৱা আপোনাৰ পাহৰা যোনবিলাক বেমাৰ চেমাৰ থাকে যোনবিলাক দেখা যায় আৰু বা আমাৰ বৃদ্ধ বয়সত, সেইখিনিৰ পৰা অকণমান আমাক মানে বহুতখিনি ৰিলিফ
1: দিয়ে।
0: হয়, শিৰা অভ্যাংগ হওক বা এনেকুৱা ধৰণৰ কিছুমান আছে আৰু থেৰাপী, সেইখিনি

0: আৰু বাকী অভ্যাংগৰ কথা মই আপোনাক কৈছিলোৱে, এই যোনটো আমাৰ মেডিকেটেড বা ঔষধি তেল দি পেলাই এনেকৈ মালিচ কৰে, সেইটোৱেও বহুতখিনি কিন্তু এনেকুৱা মেণ্টেল ডিজিজ হওক বা এনেকুৱা আপোনাৰ পাহৰা যোনবিলাক বেমাৰ চেমাৰ থাকে যোনবিলাক দেখা যায় আৰু আমাৰ বৃদ্ধ বয়সত, সেইখিনিৰ পৰা অকণমান আমাক মানে বহুতখিনি ৰিলিফ
1: দিয়ে
0: হয়। শিৰা অভ্যাংগ হওক বা এনেকুৱা ধৰণৰ কিছুমান আছে আৰু থেৰাপি, সেইখিনিও কৰাব পাৰে তেওঁলোকে এজন যোগ্য চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই আৰু।
1: এতিয়া শেষত এই অনুষ্ঠানৰ জৰিয়তে আপুনি জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কি আহ্বান জনাব বিচাৰিব, পৰামৰ্শ দিব?
0: হয়, মই অলৰেডি বহুত এইখিনি কৈয়ে দিছোঁ কি কি তেওঁলোকে কৰিব লাগে কি কি কৰিব নালাগে, চ' মোকে কৈছোঁ আৰু, কাৰণ এইখিনি বিষয়টো বহুত বহলাই উল্লেখ আছে আয়ুৰ্বেদত। বাকী এনেই তেনেকুৱা অভ্যাস বুলি ক'বলৈ গ'লে, স্বাস্থ্যকৰ অভ্যাস বুলি ক'ব গ'লে কেইটামান বেছিকৈ গুৰুত্ব দিব লাগে। তাৰে ভিতৰত হৈছে আপোনাৰ নিয়মিত শাৰীৰিক সক্ৰিয়তা, যেনেকৈ আপোনাৰ মানে সদায় আপোনাৰ খোজকঢ়া, অলপ অলপকৈ যোগাসন কৰা, মেডিটেশ্যন বুলি যোনটো আমি কওঁ প্ৰাণায়াম কৰা আৰু ব্যায়াম কৰা, তেওঁলোকৰ মানে সামৰ্থ্য অনুসৰি আৰু সেইখিনি কৰিব পাৰে। কৰিব এইকাৰণে লাগে কাৰণ বৃদ্ধ বয়সত আমি জানো যে মাচেল পাৱাৰটো হওক বা বোন ষ্ট্ৰেংথটো কমি যায়, হাড়ৰ শক্তিটোৱে হওক বা এনেকুৱা পেশী শক্তিটোৱে কমি যায়, গতিকে সেইখিনি কৰি থাকিলে অলপ হ'লেও তেওঁলোকে মানে বস্তুটো বেছি বেয়া হোৱাৰ পৰা তেওঁলোকে মানে প্ৰতিৰোধ কৰিব পাৰে। বাকী আৰু আমি আহাৰৰ কথাটো অলৰেডি পাতিছোৱেই, মানে যোনখিনি আমাৰ উপযুক্ত আহাৰ হয়, যোনখিনি খাবলগীয়া আহাৰ হয়, যোনখিনি আহাৰ তেওঁলোকে অকণমান তেওঁলোকৰ পৰা আঁতৰাই ৰাখিব লাগে সেইখিনিৰ ওপৰত অকণমান ধ্যান দিব পাৰে আৰু। আৰু বাকী নিয়ম মানে সদায় নিয়মিতভাৱে যোন টোপনি বা বিশ্ৰাম কৰা সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া সৰু সৰু কিন্তু নিয়মীয়াকৈ যেতিয়া অভ্যাসখিনি আনি চলি থাকিব পাৰে, তেতিয়াহ'লে বহুতখিনি ৰোগৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখিব পাৰে। বা বয়সৰ যোনটো আমি কওঁ, এতিয়া চাওক বয়সটোতো আমি ৰখাই দিব নোৱাৰোঁ, কিন্তু বয়সৰ লগে লগে যোনবিলাক বেমাৰে দেখা দিয়ে বা তেওঁলোকৰ যোনবিলাক দুৰ্বলতা আহে মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক, সেইখিনিৰ পৰা বহুতখিনি ৰিলিফ পোৱা যায়। তো এনেকৈ অলপ অলপকৈ যদি নিয়মখিনি মানি থাকিব পাৰে তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি, তেতিয়াহ'লে বহুতখিনি মানে সহায় হয় আৰু। আৰু 23 ছেপ্টেম্বৰত আয়ুৰ্বেদিক ডে আহি আছে, 11 আয়ুৰ্বেদা ডে। তো মই এইখিনি ক'ব বিচাৰিম যে আয়ুৰ্বেদাটো অকল এনেকুৱা জ্যেষ্ঠ নাগৰিকখিনিৰ কাৰণে বুলিয়ে নহয়, আমাৰ যোনখিনি আমাৰ বয়সৰ মানুহ হওক বা সৰু ল'ৰা ছোৱালী হওক, চবৰ কাৰণে সিমানখিনিয়ে মানে হেল্পফুল হয়। গতিকে আয়ুৰ্বেদৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, বহুতখিনি বেমাৰৰ পৰা আমি বেমাৰটো হোৱাৰ আগতে আমি বেমাৰটো প্ৰিভেণ্ট কৰিব পাৰিম। এতিয়া বেমাৰটো হোৱাৰ, এতিয়া আমি যেনেকৈ দেখি থাকোঁ আমাৰ দৈনন্দিন জীৱনতে যে প্ৰেচাৰে হওক, মানে হাইপাৰটেনশ্যনে হওক, হাই ব্লাড প্ৰেচাৰে হওক বা মধুমেহে হওক, সেইখিনি যদি আমি হওঁতে যদি ভালকৈ ঔষধ খাই পেলাই বা খাদ্য আহাৰ বিহাৰত গুৰুত্ব দি পেলাই আমি কণ্ট্ৰলত ৰাখিব পাৰোঁ চুগাৰ লেভেলে হওক বা প্ৰেচাৰটোৱে হওক, তেতিয়া মানে বেমাৰটো প্ৰগ্ৰেছ হ'বলৈ নাপায়। কাৰণ বেমাৰটো প্ৰগ্ৰেছ হ'লে আপোনাৰ লাষ্টত বেলেগ বেলেগ অৰ্গেনত এফেক্ট হোৱা দেখা যায়, হাৰ্টত হওক বা কিডনিত হওক। বস্তুটো মানে প্ৰিভেণ্ট কৰিব পাৰিলে বহুত
1: মানে, সেইকাৰণে প্ৰথমতে আমি প্ৰতিৰোধ কৰাটোত গুৰুত্ব দিব লাগে। আৰু তাৰ কাৰণে যিখিনি আয়ুৰ্বেদিক পৰামৰ্শ, সেয়া অকল জ্যেষ্ঠ নাগৰিকেই নহয় সকলোৱে ল'ব পাৰে। ধন্যবাদ ডাক্তৰ অনুভূতি বৰা, আজি আপুনি এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে যি পৰামৰ্শ আগবঢ়ালে, তেওঁলোকে ৰোগ প্ৰতিৰোধ কৰি ৰাখিবৰ বাবে, নিজৰ সুস্বাস্থ্য বজাই ৰাখিবৰ বাবে। আশা কৰোঁ আজি এই অনুষ্ঠানৰ দ্বাৰা আমাৰ শ্ৰোতাসকল উপকৃত হ'ব, আৰু আপুনি ইমান সময় আমাক দিলে তাৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে পৰিচৰ্যা অনুষ্ঠানত আয়ুৰ্বেদৰ জৰিয়তে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, এই সম্পৰ্কে কিছু কথা শুনিলে। অনুষ্ঠানটিত আমাৰ সৈতে আছিল ৰাঙাপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক তথা চিকিৎসা বিষয়া ডাক্তৰ অনুভূতি বৰা। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ আবিৰ্ভাৱ তিথি উপলক্ষে তেজপুৰৰ বিভিন্ন সত্ৰ, নামঘৰ আৰু হৰিমন্দিৰ তথা ধৰ্মীয় অনুষ্ঠান, সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহত হৰিনাম ধ্বনি, কীৰ্তন আৰু ধৰ্মালোচনী সভাৰে মুখৰিত হৈ পৰে। তেজপুৰৰ ঘৰপৰা চুবুৰীৰ সমাজ কল্যাণ সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীত ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা, ধৰ্মালোচনী সভা, স্মৃতিগ্ৰন্থ সোণালী অক্ষ উন্মোচন কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হয়। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণ একো ৰেণু শতকৌটি, বাৰ এক কৰোহ প্ৰণাম, বাৰ এক কৰোহ প্ৰণাম। অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা, অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ সমাজ বিজ্ঞানী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ তথা আবিৰ্ভাৱ তিথি উপলক্ষে আজিৰ দিনটোত পুৱাৰে পৰা উষা কীৰ্তন, হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰে ৰাজ্যখনৰ সকলো নামঘৰ, সত্ৰকে ধৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহ। তেজপুৰতো সকলো নামঘৰ, হৰিমন্দিৰ আৰু সত্ৰসমূহত মহাপুৰুষ জনাৰ স্মৰণ কৰিবলৈ ভকত বৈষ্ণৱৰ লগতে আয়তী নামতীৰ উপৰিও সকলো শ্ৰেণীৰ লোক তৎপৰ হৈ পৰি বিভিন্ন অনুষ্ঠানেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন কৰে। তেজপুৰৰ ঘৰপৰা চুবুৰীৰ সমাজ কল্যাণ সমিতিয়ে আয়োজন কৰা দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ জন্মোৎসৱৰ আজি পুৱাৰ ভাগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সমুখত এখন চলন্ত গাড়ীত নামঘৰ নিৰ্মাণ কৰি নামঘৰৰ গুৰু আসনত ভাগৱত প্ৰতিষ্ঠা কৰি গজৰাজক সমুখত লৈ খোল তাল, হৰিনাম কীৰ্তন, আয়তীৰ নাম ভাওনা প্ৰদৰ্শন আদি বিভিন্ন আধ্যাত্মিক আৰু ধৰ্মীয় অনুষ্ঠানেৰে এক নান্দনিক তথা আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে তেজপুৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। তেওঁ ভাষণ প্ৰসংগত কয় যে শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি আৰু ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰাণ বুলি কৈ শংকৰদেৱ অবিহনে অসমৰ সমাজ জীৱনেই অপূৰ্ণ হৈ ৰব বুলি কয়। আজি বিয়লিৰ ভাগত সভাপতি মুখেশ্বৰ বৰা, সম্পাদক জয় শইকীয়া আৰু সোণালী জয়ন্তীৰ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত আয়োজন কৰা ধৰ্মালোচনী সভাত বক্তৃতা প্ৰদান কৰে সত্ৰীয়া সংস্কৃতিৰ সাধক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ শিৱৰঞ্জন মহন্তই। এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ গ্ৰহণচন্দ্ৰ মহন্ত, বালিপুখুৰী সত্ৰৰ ডেকা সত্ৰীয়া ৰঞ্জন মহন্ত আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা সোণালী অক্ষ নামৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ চাৰু চহৰীয়া নাথে। তেজপুৰ আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে মহাপুৰুষ জনাৰ জন্মোৎসৱত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট বৈষ্ণৱ সোমেশ্বৰ কেওটে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তেজপুৰৰ ৰেঙনিজাৰত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ জনাৰ জন্মোৎসৱ পালন কৰা হয়। পুৱা পতাকা উত্তোলন কৰাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সাংস্কৃতিক দলসমূহৰ অংশগ্ৰহণেৰে বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা মুকলি কৰে তেজপুৰৰ ৰাজচক্ৰ বিষয়া মাধুৰ্য পৰাশৰে। তেজপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে পহুমৰা চুবুৰীৰ পৰা উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰা। পহুমৰা চুবুৰী নামঘৰৰ পৰা আৰম্ভ কৰা ভাগৱত শোভাযাত্ৰাত প্ৰতিঘৰৰ মানুহৰ পদূলিয়ে পদূলিয়ে ভকত বৈষ্ণৱক সেৱা জনাই, ভাগৱতক শ্ৰদ্ধা জনাই গুৰুজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিভাৱ প্ৰকাশ কৰে অঞ্চলবাসী ৰাইজে। তেজপুৰৰ বৰজাৰ গাঁও শইকীয়া চুবুৰীৰ মিলন মন্দিৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ উপলক্ষে চাৰিদুৱাৰ আঞ্চলিক শাখা সমাজৰ সৌজন্যত বৰজাৰ শইকীয়া চুবুৰী প্ৰাথমিক শাখা সমাজ আৰু শইকীয়া চুবুৰী বৰজাৰ গাঁওবাসীৰ আতিথ্যত পুৱাৰে পৰা হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে শইকীয়া চুবুৰীৰ মিলন মন্দিৰ। চাৰিদুৱাৰ আঞ্চলিক শাখাৰ শংকৰ জন্মোৎসৱ সমিতিয়ে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিয়ায়। একেদৰে তেজপুৰৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ উদ্যোগত তিনিযোৰা কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পুৱাৰ ভাগত ভাগৱত শোভাযাত্ৰা উলিওৱা হয় আৰু দিনৰ ভাগত ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰি গুৰুজনাৰ জন্মোৎসৱ পালন কৰে। ঠিক তেনেদৰে শ্ৰী শ্ৰী নিকামূল সত্ৰ, দপৰ্বতীয়াৰ বৰালিমৰা সত্ৰ, মাধৱ মন্দিৰ আদিৰ লগতে তেজপুৰৰ চানমাৰী শংকৰ মন্দিৰ, কমাৰ চুবুৰী নামঘৰ, পিঠাখোৱা বৰনামঘৰ আদিকে ধৰি বিভিন্ন সত্ৰ, নামঘৰ আদিত হৰিনাম কীৰ্তন, ধৰ্মালোচনী সভা আদি বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান ৰেঙনি, যুগুতাই আগবঢ়াইছে পুলক কুমাৰ ডেকাই।
1: নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বন্দনাৰে পুৱাৰে পৰা মুখৰিত হৈ পৰে তেজপুৰ। অমৰ সত্তা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত জুবিন বন্দনাৰে বেদনাসিক্ত মনেৰে সকলোৱে জনায় সৰ্বকালৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। 19 ছেপ্টেম্বৰৰ সেই বিশেষ সকলোৰে হৃদয়ত অংকিত হৈ থকা দিনটোত জুবিন দিৱস ৰূপে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পালন কৰা হয়। জুবিন গাৰ্গৰ কণ্ঠৰ সেই চিৰসেউজ তথা কালজয়ী গীতসমূহৰ পৰা ভাহি আহে জুবিনৰ চিন্তা, চেতনা আৰু আদৰ্শ। এক মানৱ দৰদী সত্তাক এই বিশেষ দিনটোত সকলোৱে পুনৰবাৰ স্মৰণ কৰিলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰেই তেজপুৰতো তেজপুৰৰ সকলো শিক্ষানুষ্ঠানত শিক্ষক সমাজ শিক্ষাৰ্থীসকলে স্বতঃস্ফূৰ্তভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সকলো সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনেও এই ক্ষেত্ৰত প্ৰাণৰ আপোন শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি যাচি এগছি বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰে। তেজপুৰৰ গহন চন্দ্ৰ গোস্বামী সোঁৱৰণী উদ্যান আৰু কলাকৃষ্টি বিকাশ কেন্দ্ৰই পুৱা জুবিন গাৰ্গৰ সোঁৱৰণত ৰোপণ কৰে গছপুলি। তেজপুৰ জুবিনিয়ানছ আৰু জুবিন ফেন ক্লাবৰ উদ্যোগত এক ব্যতিক্ৰমী ৰূপত জুবিন দিৱস পালন কৰা হয়। গছ প্ৰকৃতিক ভাল পোৱা জুবিন গাৰ্গক যাতে প্ৰতি মুহূৰ্ততে স্মৰণ কৰিব পাৰে আৰু সদায় আপোন হৈ নিজৰ ওচৰতে থকা যেন অনুভৱ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে নাহৰ পুলি ৰোপণ কৰি নাহৰ পুলিৰ ওচৰত বন্তি প্ৰজ্বলন কৰি গছকেই শ্ৰদ্ধা নিবেদন কৰে আৰু প্ৰতিচ্ছবিৰ পৰিৱৰ্তে বৃক্ষক জুবিন আত্মাৰূপে জ্ঞান কৰি বৃক্ষৰ প্ৰতিপালন, গছ গছনিৰ আৰু প্ৰকৃতি ৰক্ষাৰ শপত গ্ৰহণ কৰে এই দুয়োটা সংগঠনে। তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল একত্ৰিত হৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ জাতীয় বিদ্যালয়, তেজপুৰ একাডেমীকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানত জুবিন গাৰ্গৰ গীত মাতৰে শিক্ষাৰ্থী শিক্ষকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেজপুৰৰ আদালত চাৰিআলিত পোহৰৰে চাকি গছি শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। আদালত চাৰিআলিত বন্তি প্ৰজ্বলন কৰি পোহৰাই তোলাৰ লগতে বিভিন্নজনে জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে। ঠিক তেনেদৰে তেজপুৰৰ বান থিয়েটাৰতো জুবিন দিৱস পালন কৰা হয়। লক্ষীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী শিক্ষাৰ্থীসকলে প্ৰাণৰ শিল্পীগৰাকীৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত হোৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি ধ্ৰুৱজ্যোতি দাসে। এই অনুষ্ঠানত ডক্টৰ ভূপেন শইকীয়া, দ্বিজেন নাথ, পল্লৱ ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানত লগত মধ্য তেজপুৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত তিনিযোৰা কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানতো জুবিন গাৰ্গৰ সোঁৱৰণত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু আয়তীসকলৰ নাম কীৰ্তনৰো আয়োজন কৰা হয়। শোণিতপুৰ শিল্পী সমাজ, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, চাটক, সুদৰ্শন অসম, মাজগাঁও, দাধৰা বামুণ চুবুৰী উত্তৰাঞ্চলিক যুৱ শিশু বিকাশ কেন্দ্ৰ, দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়, বামপৰ্বতীয়া ভূপেন ডেকা পথকে ধৰি বিভিন্ন স্থানত জুবিনময় পৰিৱেশৰ সৃষ্টি হয়। ইফালে তৃষ্ণা ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰীতিৰ সুবাসেৰে ৰদ আজি কেনি পাওঁ, পামনে মই ঘূৰাই, পপিয়া তৰা, অনুৰাধা, মোৰ মন মন যায়, নহলে পৰিচয়, নীলিম আকাশ ইত্যাদি বিভিন্ন গীতৰ সমবেতভাৱে পৰিৱেশন কৰা অনুষ্ঠানে সকলোকে আকৰ্ষিত কৰে। ঠিক তেনেদৰে পাৰ্বতী নগৰৰ

জয়দেৱ ভৱনতো স্থানীয় মহিলাসকলে আয়োজন কৰা জুবিন দিৱসৰ কাৰ্যসূচীত মহিলাসকলৰ নাম কীৰ্তন আৰু বিভিন্নজনৰ আবৃত্তি গীত নৃত্যৰ অনুষ্ঠানে নান্দনিক পৰিৱেশৰ সূচনা কৰে। এই অনুষ্ঠানত বান থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, বিশিষ্ট লেখক দ্বিজেন্দ্ৰনাথ শৰ্মা আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জিলা পৰিষদৰ সদস্যা আৰু আয়োজক মিনতি শৰ্মা আদি উপস্থিত থাকে। এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি মিনতি শৰ্মাই কয় যে জুবিন আমাৰ প্ৰতিজন অসমীয়াৰে হৃদয়ত প্ৰাণত সঞ্জীৱিত হৈ আছে আৰু প্ৰতিটো মুহূৰ্ততে তেওঁ আমাক প্ৰেৰণা যোগাই আহিছে। তেজপুৰৰ প্ৰবীণ শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, অসমৰ বলিষ্ঠ অভিনেত্ৰী, ক্ৰীড়াবিদ ভানু পদ্মাৱতীক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ শ্বহীদ কনকলতা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। বাসগৃহৰ খেতেলিতে 92 বছৰীয়া অসুস্থ বিদুষী মহিলাগৰাকীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। 2010 চনৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে 20 ছেপ্টেম্বৰৰ দিনটোত জাতীয় চেতনা দিৱস হিচাপে পালন কৰাৰ লগতে শ্বহীদ কনকলতা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰি আহিছে। তেজপুৰত সাহিত্য একাডেমীৰ বৰ্ণাঢ্য সাহিত্যানুষ্ঠান সম্পন্ন। সাহিত্যিক সম্বৰ্ধনা, গল্পপাঠ, কবি সন্মিলন, আলোচনা সত্ৰ আৰু বিভিন্ন ভাষাৰ গ্ৰন্থ উন্মোচন কৰা হয় এই অনুষ্ঠানত। সাহিত্য একাডেমী বঁটাপ্ৰাপক সাহিত্যিককে ধৰি 21ৰো অধিক সাহিত্যিকে অংশগ্ৰহণ কৰে। তেজপুৰৰ পুষ্পলাল স্মৃতি অধ্যয়ন গোষ্ঠীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে চানমাৰীৰ হৰিহৰ ধামৰ সভাগৃহত এই সাহিত্যানুষ্ঠান অনুষ্ঠিত হয়। তেজপুৰৰ কন্যা মহাবিদ্যালয়ৰ দিব্যাংগ ছাত্ৰী সন্ধ্যা ভূমিজৰ সোণালী সাফল্য ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনে। সন্ধ্যা ভূমিজে চমকপ্ৰদ প্ৰদৰ্শনেৰে আজৰি আনিলে সোণৰ পদক। পিলছেন ৱৰ্ল্ড বাৰ্চিয়া চেলেঞ্জাৰত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ভাৰতৰ BC1 আৰু BC2 দলটোৱে তেওঁলোকৰ প্ৰথমখন মেচতে গৌৰৱোজ্জ্বল জয়লাভ কৰিবলৈ সক্ষম হয়। ভাৰতীয় বসিয়া খেলৰ বাবে এয়া এক গৰ্ব আৰু স্মৰণীয় ক্ষণ তথা আমাৰ খেলুৱৈসকলৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই বসিয়া খেলৰ BC1 শাখাত ইতিহাস সৃষ্টি কৰে বিশেষভাৱে সক্ষম দিব্যাংগ ছাত্ৰী সন্ধ্যা ভূমিজে। উল্লেখ্য যে সন্ধ্যা ভূমিজ তেজপুৰ নুৰবাৰী চাহবাগিচাৰ মাধৱ ভূমিজৰ কন্যা। প্ৰবীণ নাট্যকাৰ পৰিচালক ঐশ্বৰ্য কাকতিৰ জন্মদিনৰ দিনটোত প্ৰতি বছৰে তেওঁৰ ৰচিত আৰু পৰিচালিত একোখনকৈ নাটক দৰ্শকৰ বাবে উপহাৰ দি আহিছে। এইবাৰো 2 নৱেম্বৰ তাৰিখে তেওঁৰ নতুনকৈ ৰচনা কৰা নাটক গ্ৰহণ মঞ্চস্তৰ দিহা কৰিছে। সেই উপলক্ষে তেজপুৰ সাহিত্য সভা ভৱনত আজি অনুষ্ঠিত কৰা হয় ইউনাইটেড আৰ্টিষ্টৰ বেনাৰত মঞ্চস্থ হ'বলগীয়া ঐশ্বৰ্য কাকতিৰ ৰচনা আৰু পৰিচালনাৰ নাটক গ্ৰহণৰ শুভ মুহূৰ্ত। এই শুভ মুহূৰ্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ নাথে। অনুষ্ঠানত প্ৰবীণ শিক্ষাবিদ শৈলজা কুমাৰ পদ্মাৱতী, ডক্টৰ ভূপেন শইকীয়া, ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী, ডাক্টৰ প্ৰদীপ বৰুৱা, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। তেজপুৰৰ কেকৰাপুল বাছ ষ্টেণ্ডত এটা মৃতদেহ উদ্ধাৰ হয়। উন্মুক্ত নলাত উদ্ধাৰ হয় এই মৃতদেহটো। কাষত উদ্ধাৰ হৈছে এখন চাইকেল। স্থানীয় লোকে মৃতদেহটো অমিত নামৰ যুৱকৰ বুলি প্ৰকাশ কৰিছে। বাছ ষ্টেণ্ডৰ মাছ বজাৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে যুৱকজনে। তেজপুৰৰ চিত্ৰলেখা নগৰত কালি নিশা ভাড়াতীয়া হিচাপে থকা এজন লোকৰ ৰহস্যজনকভাৱে মৃত্যু হয়। লোকজনৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। যুৱকজনৰ নাম অমৃতপাল সিং। ISA ফাউণ্ডেশ্যনৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে এক বিশাল ৰক্তদান শিবিৰ আয়োজন কৰা হয়। ISA ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা এই ৰক্তদান শিবিৰত ভালেসংখ্যক লোকে স্বেচ্ছাই ৰক্তদান কৰে। তেজপুৰ আৰক্ষীৰ অভিযানত জব্দ হয় নিষিদ্ধ গাঞ্জা। নপামস্থিত সুৰজ জামাল নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় আৰু এই অভিযান কালত 3 কেজি 800 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাসগৃহৰ এটা কোঠাত লুকুৱাই ৰাখিছিল গাঞ্জাখিনি। আৰক্ষীয়ে সুৰজ জামালক আটক কৰিছে। তেজপুৰত অলপতে উন্মোচিত হল জুবিন গাৰ্গৰ আধাৰত প্ৰকাশ কৰি উলিওৱা প্ৰবন্ধ সংকলন। জনতাৰ শিল্পী জুবিন গাৰ্গ এক সাহসী সত্তা শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছো আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি। অসমৰ কৃষ্টি সংস্কৃতি জীৱন ধাৰণক এক নতুন মাত্ৰা প্ৰদান কৰা মহাপুৰুষজনাৰ জন্ম হৈছিল 1449 চনৰ আজিৰ দিনটোতে বৰদুৱাৰ আলিপুখুৰীত। তেওঁৰ পিতৃ আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধা। বুঢ়ীমা খেৰসুতীৰ লালন পালনত ডাঙৰ হোৱা শংকৰদেৱে সৰুকালতে আকাৰ নিশিকাকৈ শ্ৰীকৃষ্ণ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ শাস্ত্ৰৰ জ্ঞান লাভ কৰি এক দেৱ এক সেৱ নাম ধৰ্মৰ প্ৰচাৰ কৰে। তেওঁ গুৰুজনাৰ লীলা মহিমা বজ্ৰাৱলী ভাষাত ৰচনা কৰি অসমীয়া সংস্কৃতিক নতুন দিশ প্ৰদান কৰে। তেওঁ ৰচনা কৰে কীৰ্তন ঘোষাৰ গুণমালাৰ, ৰচনা কৰে বৰগীত ভটিমা, চিহ্নযাত্ৰা, কেলিগোপাল, ৰুক্মিণী হৰণ, ৰাম বিজয়, পাৰিজাত হৰণ নাটৰ সৃষ্টিৰে প্ৰভুৰ মহত্ব তেওঁ জনগণৰ মাজত বৰ্ণনা কৰে। অংকীয়া নাট, ভাওনা, মুখাশিল্প, বস্ত্ৰশিল্প তেওঁৰ অৱদান অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি। নামঘৰ সত্ৰ প্ৰতিষ্ঠাৰে অসমীয়া সমাজক একত্ৰিত কৰিলে গুৰুজনাই। গুৰুজনাৰ সৃষ্টিৰাজিৰে উজ্জীৱিত আজি অসমৰ চৌপাশ। এশৰণ নাম ধৰ্মৰে মানৱতাৰ ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰা গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে আজি অসমৰ সত্ৰ নামঘৰসমূহ।

বাৰে সোধা, পৰিচিত কামত অসুবিধা আৰু সময় স্থান সম্পৰ্কে বিভ্ৰান্তি আদি ইয়াৰ প্ৰধান লক্ষণ। আগতীয়া চিনাক্তকৰণ, চিকিৎসকৰ পৰামৰ্শ আৰু পৰিয়ালৰ মৰম সহায়ে ৰোগীৰ জীৱনত অধিক সুস্থিৰ কৰাত সহায় কৰিব পাৰে। সেয়েহে এই ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে আজিৰ দিনটোত প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। আজি মাল্টাৰ স্বাধীনতা দিৱস। মাল্টা হৈছে ভূমধ্য সাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ব্ৰিটিছ শাসনৰ অধীনত থকাৰ পিছত দেশখনে ক্ৰমান্বয়ে স্বায়ত্তশাসন আৰু স্বাধীনতাৰ দিশে আগবাঢ়ে। 1964 চনত স্বাধীনতা লাভ কৰা মাল্টাৰ সংবিধান অনুসৰি স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে যদিও সেই সময়ত দেশখনে ব্ৰিটিছ কমনৱেলথৰ সদস্য হিচাপে থাকিবলৈ সিদ্ধান্ত লৈছিল। 1974 চনৰ 13 ডিচেম্বৰত মাল্টা গণৰাজ্যত পৰিণত হয় আৰু 1979 চনত ব্ৰিটিছ সামৰিক বাহিনী দেশখনৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান কৰা হয় আৰু ইয়াৰ পাছতে মাল্টা স্বাধীনতা আৰু সাৰ্বভৌমত্ব অধিক সুদীৰ্ঘ হৈ পৰে। ১৯৪৯ চনৰ আজিৰ দিনটোতে মণিপুৰৰ মহাৰাজা বুধচন্দ্ৰ সিঙে ভাৰত চৰকাৰৰ সৈতে মাৰ্জাৰ এগ্ৰিমেণ্ট অৰ্থাৎ চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে। চুক্তিখনৰ জৰিয়তে মণিপুৰ ভাৰতীয় সংঘৰ সৈতে চামিল হ'বলৈ সন্মতি জনায়। চুক্তিখন ভাৰত চৰকাৰৰ সেই সময়ৰ ৰাজ্য মন্ত্ৰালয়ৰ প্ৰতিনিধি ভি পি মেননৰ সৈতে স্বাক্ষৰিত হৈছিল। সেই বছৰৰ 25 অক্টোবৰৰ পৰা মণিপুৰ আনুষ্ঠানিকভাৱে ভাৰতৰ অংগ হৈ পৰে। ৰাজস্থানৰ ৰাজধানী জয়পুৰ। আপোনালোকে জানেনে এই জয়পুৰ কোনে স্থাপন কৰিছিল? মহাৰাজা সৱাই জয় সিং দ্বিতীয়। তেওঁ জয়পুৰৰ বহু স্থাপত্যশিল্প নিৰ্মাণ কৰিছিল। বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ প্ৰতি থকা আগ্ৰহৰ বাবে জয়পুৰত ইয়াৰ কেইবাটাও অধ্যয়ন কেন্দ্ৰ তেওঁ স্থাপন কৰে। দিল্লীৰ যন্তৰ মন্তৰো এখেতেই নিৰ্মাণ কৰিছিল। 1743 চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে।

0: বাইদেউ চাকৰি পাই গলো।
1: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
0: নতুন মোবাইল, জিন্স, জ্যাকেট।
1: রবে হুন্তু, স্যালারির আগতেই খরচ।
0: টোটালি কে লোন পোয়া যায় নো?
1: প্রথমে বাজেট বনাবলৈ শিক, তার পিছত খরচ কর।
0: কিন্তু বা,
1: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পাটি পড়া বাঁচিব নোৱাৰিবি।
0: ও বাইদেউ,
2: এতিয়া শুনক মুখ্য বাতৰি।
3: নমস্কার, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে শক্তিপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহৰ লগতে আঞ্চলিক ধৰ্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰ, শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰ, ডিব্ৰুগড় জিলাৰ বিভিন্ন সত্ৰ, নামঘৰসমূহ আৰু গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত পুৱাৰে পৰা গুৰুবন্দনা আৰু নাম প্ৰসংগ তথা বিভিন্ন কাৰ্যসূচীৰে মুখৰ হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নগাঁও নিৰ্বাচনী জিলাত আসন্ন উপ নিৰ্বাচন সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত জিলাখনৰ মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে

0: পাছপোৰ্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চেচিপৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্ৰম এনাজৰী শিশুগৃহ সৰ্বগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ অধীনত মাছবাট কৃষিখণ্ডৰ অন্তৰ্গত ওৰাঙত কেন্দ্ৰীয় আঁচনি আত্মা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হয়। হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰ জিৰ' পইণ্টত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় আৰু জাপানত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ভাৰতৰ হিমাংশু ধিলনে 252.4 পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্ৰাংশ পাটিলে 230.9 পইণ্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো এখনি নাটক চকু।

0: গুৰুত্বনো ৰাখিলো জানো, সময়ত বস্তুবোৰ বিচাৰি নাপাওঁ। নাই, এইখনৰ মাজতো নাই। ভালেমান দিনৰ মূৰত লিখিলোঁ, চে তাকো জানো হেৰুৱালো হ'ব পাৰে।
1: গাখীৰ গিলাচ খাই লওক ককাইদেউ, আপুনি দেখোঁ কিবা এটা বিচাৰিছে।
0: এৰাও মামনি, কাগজ এখন, সৰু কাগজ, সৌ নীলা ডায়েৰীখনৰ মাজতে নহয়, এই অ' চোলাৰ জেপত চাচোন, থ থ গাখীৰ গিলাচ ইয়াতে থ।
2: বুজিছা পূৰবী, আজি মোৰ মনটো দুটা কাৰণত বৰ ভাল লাগি আছে। মোৰ তেজৰ ৰিপৰ্ট এটা নবীনে আজি আনিব, আৰু আমাৰ যোগেনো আজি আহি পোৱাৰ কথা।
3: মই তেওঁক আগেয়ে দেখা নাই।
2: এৰাতোন ক'ত দেখিবা, আমাৰ ককাই ভাই বুলিবলৈ আমি তিনিটাই, মই ডাঙৰ, সি মাজু, আৰু নবীন সৰু। সি পুনাত আছিল, মিলিটাৰী মেজৰৰ পৰা অৱসৰ ল'লে যোৱা 12 তাৰিখে। আজি 20 তাৰিখ নহয় জানো, হয় আজি অহাৰ কথা। বোৱাৰী আৰু ভতিজাহঁত পাছত আহিব, সিহঁতৰ ল'ৰা ছোৱালী মুখাই বোম্বেত পঢ়ি আছে।
3: তেজৰ ৰিপৰ্টটো অহাৰ পাছত কি কৰিব লাগিব বৰদেউতা?
2: জানো, নবীনেহে জানে। মই লৰালৰি কৰিবলৈ কৈছোঁ, মোৰ গাটো ভালে থাকিলেই শুই যাব। পাহৰিছিলোঁৱেই, আকাশ বিদেশলৈ যোৱাটো ঠিক হ'লনে, মানে ঠিক কেতিয়াকৈ যাব?
3: অনুষ্ঠানটো দিল্লীৰ শিল্পী সাহিত্যিক গোষ্ঠী এটাই ঠিক কৰিছে।
2: ভিছা
3: প্ৰায় হ'লেই বৰদেউতা, আৰু খবৰ পোৱা নাই। এওঁৰ আৰু 4খনমান বৰ দৰকাৰী ছবি আঁকিবলৈ আছে, বেছিকৈ আঁকিবও নোৱাৰে, ভগৱানেহে জানে কি হয়।
2: শান্তিৰ ওপৰত অঁকা ছবিলৈ অসমৰ পৰা আকাশ দুৱৰা বিদেশত ছবি প্ৰদৰ্শনীৰ বাবে যাব, কম সৌভাগ্যৰ কথানে?
3: চকুযোৰ ভাল হোৱা হ'লে, মানে এটা চকুৰে যে আঁকিব নোৱাৰে সি বৰ কষ্ট পায়।
2: না না, ভয় নাই পূৰবী, সি বিদেশলৈ যোৱাৰ আগতে যদি মই কামটো কৰিব পাৰোঁ তেন্তে একো চিন্তা নাই। শান্তিকামী শান্তিপিয়াসী শিল্পী এজনক মোৰ চকু এটা দান দি যাব পাৰিলে মই শান্তি পাম, মই শান্তি পাম। আকাশে আৰু কিমান ভাল ভাল ছবি আঁকিব পাৰি।

0: আজি যোগেন আহিলে তাকো ক'ব লাগিব, তাকো ক'ব লাগিব।
1: হ'ব বৰদেউতা, আপোনালোকৰ আশীৰ্বাদ লৈ যে ছবি আঁকিব পাৰিব সেইটোহে ডাঙৰ কথা।
2: মই কথাবোৰ সিটো কোঠাৰ পৰা শুনি আছো হ'লে দেই, আকাশ যোৱাটো হ'লে আমাক চাহ খুৱাব লাগিব দেই পূৰবী।
1: হ'ব মামণি নবৌ, আগে আশীৰ্বাদ কৰকচোন। মামণি নবৌ সৌৱা, নবীনা আহিছে দেখোন, খং কৰিব নেকি নবৌ?
2: নকৰে দিয়া, ৰবা মই ইয়ালৈকে মাতি দিছোঁ।
3: হেৰি শুনিছেনে, ইয়ালৈকে আহক, পূৰবীয়েও বাট চাই আছে।
4: মই বাটতে ভাবি আহিছিলোঁ যে আজি আমাৰ ঘৰত পূৰবীক পাম। ককাইদেউৰ খবৰ প্ৰথম পৰ্যায়ৰ ভালেই, তোমাৰ আৰু আকাশৰ ব্লাড গ্ৰুপ একেই, ছুগাৰ নীল। এতিয়া কথা হ'ল কোনে কোনজনক ব্লাড দিব লগা হয় সেইটো সময়তহে হ'ব। আমাৰ পিনৰ পৰা চকু আৰু তেজ দুয়োটাই কিন্তু দিয়া নহ'ব। অঁ পূৰবী, কৈ দিছোঁ হ'লে আ, ব্লাড গ্ৰুপ একে হ'লেও আমি কেৱল চকুহে দিম, তেজ দিয়াত নাই। বাৰু হ'ব, এতিয়া মাত্ৰ আই সম্পৰ্কে কেইটামান কথা চাব লগা আছে।
0: ভাবিলে বৰ আচৰিত লাগে অ নবীন, চাচোন চকুটো মোৰ, তাৰে আকৌ ছবি আঁকিব আকাশে।
4: তুমি সৰুৰে পৰা বৰ শান্তিপ্ৰিয় আছিলা ককাইদেউ, আৰু সেয়ে তোমাৰ চকু এটা এনে এজন ব্যক্তিক দি যাম বুলি ভাবিছা যিজনে শান্তিৰ ছবি আঁকে, শান্তিৰ সপক্ষে ৰং আৰু তুলিকাৰে বক্তব্য প্ৰকাশ কৰে। হ'ব এতিয়া, এইবোৰকে লৈ আকৌ তুমি চিন্তা কৰি থাকিব নালাগে। ককাইদেউ, আজি পিছে টেবলেট খালানে নাই?
0: পাহৰিলোঁ হ'বলা।
4: পাহৰিবাটো, মামুনি অলপ চাবাচোন, ককাইদেৱে টেবলেটটো খাই থাকিব লাগে। বাৰু পূৰবী, মই ভিতৰলৈ যাওঁ।
1: ময়ো যাওঁ দাদা। নবৌ, বৰদেউতা, মনটো বৰ ভাল লাগিছে, ব্লাডৰ ৰিপৰ্টৰ কথাটো এওঁ কম তেনে,

0: পৰহিজে ডাঙৰ ককাইদেউয়ে কাগজ এটুকুৰা হেৰাইছে বুলি কৈছিল, কি জানে?
1: কি কাগজ পালা নেকি?
0: এটা আধা লিখা কবিতা, এইটো চাওকচোন।
1: চাওঁ দিয়াচোন। বাহ, চমৎকাৰ। দি দিবা, নহ'লে তাকে লৈ আকৌ চিন্তা কৰি টোপনি ক্ষতি কৰিব। এতিয়া সেইবোৰ বাদ দিয়া। মাজু ককাইদেউ একজেক্টলি 9 বজাত সময় দিয়া আছে, কথাত বহিব লাগিব।
0: মাজু ককাইদেৱে সৌৱা কুকুৰটোৰ সতেহে কিবা ধেমালি কৰি আছে। আনৰ কুকুৰবোৰ আহে, সিহঁতক বাঘাক লগাই দি ৰং চাইছে। হ'ব বাৰু, 9 কিন্তু বাজিলেই।
2: মামনি, নবীন, নকত গলি, ককাইদেৱক মাতি আনিবি, মোৰ কাম আছে।
1: সেয়া মাজু ককাইদেৱে মাতিলেই।
3: গৈছো মাজু ককাইদেউ।
2: ব, কথা অন্য একো নাই। ডাঙৰ ককাইদেউয়ে চকু এটা কাৰোবাক দান দিব বিচাৰিছে, ভাল কথা। কিন্তু মই তোক এজ এন আই স্পেচিয়েলিষ্ট সুধিব খুজিছোঁ যে আইডিয়াটো ককাইদেউৰ নিজৰ নে নাই তই বাধ্য কৰাইছ।

0: তুমিও যে ভাল কথা কোৱা। ডাঙৰ ককাইদেৱে বহুত দিনৰ পৰা ভাবি আছে মই আই স্পেচিয়েলিষ্ট হ'ব পাৰোঁ, কিন্তু আনক কোনো দিনেই চকু দানৰ বাবে জোৰ কৰা নাই।
1: কথাটোত তহঁতি কিদৰে লৈছ? আৰু মামণিয়ে, ঘৰৰ প্ৰতিটো কথা মোক জনোৱা, কিন্তু এই বিষয়ে কোনো দিনে এষাৰো নিলিখিলা।
2: ডাঙৰ ককাইদেউ, সেইটো নিতান্ত ব্যক্তিগত কথা বাবে মই লিখা নাছিলোঁ, আৰু আপুনি আহিব বুলি ভাবি সিমান ভাবিবও নহ'ল।
1: ইটছ বেড নবীন, এটা কথা মই কওঁ শুন।
0: কোৱা ককাইদেউ।
1: তইতো আছই, মোৰো তাত বহুত ভাল ডাক্তৰ চিনাকি আছে। চকু এটা যদি দান কৰি যোৱাৰ কথা ভাবিছে তেন্তে কৰক, কিন্তু কোৰ সেই খাবলৈ নোপোৱা আৰ্টিষ্ট এটাক দিব নালাগে। এটা ভাল উপযুক্ত এজনক দিয়ক। চকু এটা দান কৰা আৰু ভিক্ষাৰী এটাক 100 টকা দিয়া দুটা বেলেগ বস্তু।
0: সেইবোৰ ক'লে ডাঙৰ ককাইদেউ বৰ আঘাত পাব। মাজু ককাইদেউ, মই ভাবোঁ তেওঁৰ ইচ্ছাটো তেওঁৰ মতে হ'বলৈ দিয়াটোৱে ভাল হ'ব নেকি।
2: ডাঙৰ ককাইদেউৰ হাৰ্টৰ অসুখ এটা আছে। আমি সদায় এটা কথাৰে চেষ্টা কৰি আহিছোঁ, তেওঁ যেন কোনো কথাতে মান, অভিমান, খং বা অন্য কোনো দুখ নোপোৱাকৈ থাকিব পাৰে। আপুনি যদি আপুনি ভবা কথাটো ক'ব পাৰে তেন্তে আমাৰ কোনো কথা নাই।
0: মাজু ককাইদেউ, তুমি এইটো কথা ডাঙৰ ককাইদেউক কৈ একো কৰিব নোৱাৰা, আৰু তুমি ভবাৰ দৰে খাবলৈ নোপোৱা সেই আৰ্টিষ্টজনক ডাঙৰ ককাইদেৱে বৰ ভাল পায় আৰু তেওঁকে দান কৰিব বুলি ভাবিছে। এই বিষয়ে নতুনকৈ আলোচনা কৰিবা জানো?
1: তহঁতি তাৰ হাৰ্টৰ অসুখ এটা হোৱাৰ কথা কৈছ, ইপিনে চকুৱে এটা কাৰোবাক দান দিয়াটোত সমৰ্থন জনাইছ। মই গোটেই কথাটো সিমান এটা ভাল পোৱা নাই, কিন্তু পাত্ৰ বুলি ব্যক্তি বোলাটো এটা কথা আছে। চকু এটা দিলে আৰ্টিষ্টটোৱে জীৱনত 10খন ছবি বেছি আঁকিব, কিন্তু দেশৰ বা দহৰ কি বিশেষ কামত আহিব?
0: ঠিক আছে, তুমি তেন্তে ক'বা। ককাইদেউ মান্তি হ'লে আমাৰ একো নাই।
3: তহঁতি মোৰ চকু দিয়া নিদিয়াৰ বিষয়ে কিবা আলোচনা কৰি আছ, বেছ, ময়ো ভাগ লোৱা উচিত, কাৰণ মই চাওঁ। মামণি, মোক চাহ একাপ দিবিচোন।
2: এইমাত্ৰ আনিছোঁ ডাঙৰ ককাইদেউ।
1: ডাঙৰ ককাইদেউ, কাম এটা কৰাৰ আগতে ভাবি চাব লাগে। তোৰ চকু এটা ভাল কামত লগালে গোটেই দেশে জানিব, বাটৰ অন্ধ এটাক দিলে অৱশ্যে সি কেইদিনমানৰ কাৰণে ভালকৈ বাদ বুলিব পাৰিব, কিন্তু
3: তই ঠিকেই কৈছ যোগেন, তোৰো বোলে কোনোবা এটা চকু গৈছে। এতিয়া মিলিটেৰীৰ পৰা অৱসৰ ল'লি, আজৰি পৰত কিবা চিকাৰ আদি কৰিবলৈকো তোক এটা ভাল চকু লাগে।
1: ডাঙৰ ককাইদেৱে এই চাত মোকে মাৰিলি, তোৰ চকু মই ল'বলৈ হ'লে মোৰ এই মিলিটাৰী ৰেজিমটো এৰি মই আৰ্টিষ্ট প্ৰেমী হ'ব লাগিব, বুজিছ? কাৰণ তই আকৌ সেইবোৰে ভাল পাৱ। অৱশ্যে তোৰ চকু লোৱাত আপত্তি নাই, ব্ৰেইনটোহে আচল কথা। বাৰু সেইবোৰ এৰিলোঁ, বাদ দে। এই নবীনক কৈছোঁ, তই এনে এজনক দি যা যাতে তোৰ নাম থাকে।
3: চা যোগেন, মই ঠিক নামৰ বাবে এই কাম কৰিবলৈ ওলোৱা নাই। তই বাহিৰত থাক, নবীনৰ ডিউটি হস্পিটেলত। মামণিয়ে জানে মোক এহাল মানুহে কিমান আদৰ যত্ন কৰে, যত্নও লয়। মোৰ মানসিক শান্তিৰ আধাৰো সিহঁত দুটাই।
1: মানে স্বাৰ্থ সোমাই থকা সেই আৰ্টিষ্টটোৰ কথা ক'ব গৈছোঁ?
0: ভুল বুজিছা মাজু ককাইদেউ, সিহঁত নিস্বাৰ্থ। চকু এটা আকাশ দুৱাৰাক দিয়া কথাটো সিহঁতক কোৱা আজি মাত্ৰ দুমাহমানে হৈছে। তাৰ আগৰে পৰা আমাৰ লগত সিহঁতৰ বৰ ভাল।

0: ৰিটায়াৰ্ড মেজৰ যোগেন বৰা। গুড মৰ্ণিং, ভালে আছ?
1: নমস্কাৰ নমস্কাৰ।
2: ৱেল ৱেল মিষ্টাৰ আহমেদ, গুড মৰ্ণিং গুড মৰ্ণিং।

0: আছ? নবীন,
1: ভাল কোৱাদেউ।
0: হ'ব দে, পাছত কথা হ'ম যা।
2: নমস্কাৰ দা।
3: নমস্কাৰ।
0: এয়া মোৰ ডাঙৰ ককাইদেউ, চিনি চাগ পাইছ?
3: খেলি নেপাব। তোমালোক বহা, পুৰণি বন্ধু পাইছা, তোমালোকে কথা পাতা।
4: আপোনালোক ভিতৰতে বহকগৈ।
5: তোৰ স্বাস্থ্য অটুট হৈ আছে।
0: অঁ,
5: এটা কথা, আমি বেছি দেৰি নবহোঁ, বিশেষ এটা কাম আছে।
0: মোৰো এটা আৰ্জেণ্ট কাম আছে, হ'লেও একাপ চাহ খাব পাৰিবি দেচোন। ক আহমেদ, খবৰ ক। মই পৰহি ৰাতি পালোহি, বুজিছ? ট্ৰেইন লেট থকাটো আমাৰ এইপিনেতো আছেই।
5: তই তেনে শেষ কৰি আহিলি, ফেমিলি ক?
0: সিহঁত বম্বেতে আছে, ল'ৰা হ'লে পঢ়ি আছে বাবে পাছত আহিব। মই মেজৰৰ পৰা অৱসৰ ল'লোঁ নহয়, জীৱনটো বৰ ভালেৰে পাৰ কৰিলো, বুজিছ?
5: হ'ব দে, এতিয়া তোৰ লগত গোটেই জীৱনটোৰ কথা পাতিব পাৰিম। ঐ, আজি এটা ইম্পৰ্টেণ্ট কথা পাতোঁ, আৰু তোৰ বাবে ৰৈ আছো। মানে আমি দুইটাই দুটা বন্দুক কিনিম, লাইচেঞ্চো পালোঁ, মাত্ৰ কিনিবলৈ আছে। মই ভাবোঁ তই চাই দিবি, আজি তাকে দোকানত খবৰ এটা কৰোঁগৈ, নহ'লে দোকানো আকৌ দুদিন ধৰি বন্ধ হৈ যাব, হলিডে আছে।
0: সেইটো এটা কথা নে? অ, মই চাই দিম, হ'ব। মই এজন পেচেণ্টৰ খবৰ কৰিবলৈ যোৱাৰ, হ'ব বাৰু, অসুখৰ খবৰ পাছত কৰিম, আগে তহঁতৰ কামটো কৰি দিওঁ।
5: আমি দুটাই দুটা বন্দুক লোৱাৰ কথা কেতিয়াবাই ভাবিছিলোঁ, তই আহিবলৈ জনাত বৰ ভাল লাগিল।
0: বন্দুক লাগে, বন্দুক এটা থাকিলে ঘৰখনৰ গাম্ভীৰ্যই বেলেগ, বন্দুকৰ আকৌ মৰ্যাদা ৱাৰফেয়াৰ উঠে। আমাৰ ইয়াত এই পৰিৱেশৰ মজা নাই। ইউ পি আদিত কিন্তু প্ৰত্যেক মানুহে বন্দুক ৰাখে আৰু চলাব জানে।
5: ঐ, আমি উঠো তেনে।
0: মই ওলাই আছো, ৰ, চাহ একাপ তেনে।
5: হ'ব দে, হ'ব দে, আনি দিম, খাম।
0: বল বল বল বল বল আহমেদ, হু এক ডাঙৰ ককাইদেউ খিৰিকিৰে চাই পঠিয়ালেতো, সি শেষ হৈ গ'ল। ককাইদেউৰ চকুত কি আছে নেজানো, ইয়ালৈ মাত্ৰ অহা তিনিদিন হৈছে, অথচ মোৰ এই জয়াল কুকুৰটোৱে ককাইদেউক ভয় কৰে। থাক, আমি অলপ আহোঁ দেই।

0: মোক তহঁতি এটা কথাৰ উত্তৰ দে। আৰ্টিষ্ট আকাশ দৌৰে অলপকৈ হ'লেও চকুৰে দেখে সি অন্ততঃ ছবি আঁকি যাব পাৰিছে, কিন্তু জীৱন নেৱাৰ নামৰ আমাৰ মানে মই থকা সেই কেম্পৰ ডেকা কৰ্মঠ নেপালী ল'ৰাটোৱে তাৰ মাক বাপেক তথা উপজা মাতৃভূমিখন আজি কেইবা বছৰে দেখা নাই। কম দুখ নে তাৰ, কম যন্ত্ৰণা নে?
1: যোগেন, ডাঙৰ ককাইদেউ ইচ্ছা কৰিলে আমাৰ কোনো আপত্তি নাই, সেই ল'ৰাজনকে দিব পাৰি।
0: মোৰ ভাল লাগিব, মোৰ ভাল লাগিব। মোৰ লগৰ মিলিটাৰী অফিচাৰবোৰে অন্তত ক'ব যে মেজৰ যোগেন বৰাই তেওঁৰ ককায়েকৰ চকু এটা এজনক দি সাংঘাতিক কাম কৰিলে, জাৰ্নেল টিভিত ওলাই যাব। তহঁতি চিন্তাই কৰিছ আৰ্টিষ্ট আকাশক কি কবি? মোৰ কথা কবি, মোৰ কথা কবি, নহ'লে কবি যে কথাটো বৰ্তমানে স্থগিত ৰখা হৈছে আৰু ককায়েকক হাৰ্টৰ ট্ৰিটমেণ্টৰ বাবে বাহিৰলৈ লৈ গৈছে। বছ আৰু কি
2: হ'ব তেন্তে, ডাঙৰ ককাইদেৱে ভাবি চোৱা, একে কথা, সি বেচেৰাই মাক দেউতাক আৰু তাৰ নিজৰ ঠাইখনক দেখা নাই, কেনে ভাল হ'ব।
3: হয়তো নবীন, তই পিছে পাৰত যদি আকাশক চকু এটা দিয়াৰ দিহা কৰিবি, নহ'লে মোৰ বৰ বেয়া লাগিব। মোৰ এটা আশা আছিল আৰু সেইটো পূৰণ হ'ব লাগে, যোগেনে কোৱা মতে উপযুক্তজনক দি যাব লাগে।

0: হব হব তেনে
1: আমি তেনে যোৱাৰ ব্যৱস্থা কৰিব লাগে। মই কাইলৈ ৱাৰ এখন কৰিম। মেজৰ ডক্টৰ অৰুৰালৈ কৰিলেই হ'ব। নবীনে মেডিকেল সম্পৰ্কীয় যি তথ্য পাতি আছে সেইখিনি মোক এই সপ্তাহৰ ভিতৰতে দিবি। হয়
2: ভাল ককাইদেউ।
1: তেনেহ'লে ককাইদেউৰ সৈতে এই বিষয়ে কথা পাতিবলৈ একো নাই। 10 বাজিল, মই শুওঁ গৈ।
2: ভাল বাৰু। তোমাৰ চাগে অন্য কথা আৰু থাকিব নালাগে। মাজু ককাইদেউ কোৱাটোকে হওক।
0: বিশেষভাৱে নাই। ঠিক আচ্ছা, ঠিক আছে দে। মাত্ৰ এটা কথা, পূৰবী আৰু আকাশক কি কওঁ? হ'ব বাৰু, সেইটো বুজিছ। যোগেনক ক'বলৈ বৰ ভাল নাপালোঁ যদিও মোৰ আক্ষেপখিনি মই এৰিছোঁ।
3: কালিলৈ আকৌ এনে এজনো মানুহ ওলাব পাৰে যাক হয়তো জীৱন নেৰাতকৈ ভাল লাগিব। মোৰ কথা হ'ল, এইটোৰ বাবে মনৰ উল্লাস আনন্দতে পূৰবীহঁতে ককাইদেউৰ বাবে বৰ কষ্ট কৰিছিল।
0: জান নবীন, এটা সৰু কবিতা লিখিছিলোঁ। মই ভাবি আছিলোঁ উপযুক্তজনক যেন মোৰ চকু উপহাৰ দিব পাৰোঁ।
2: শুই থাকা, টোপনি নাহিলে গা বেয়া লাগিব। মামনি, ককাইদেউ শুবলৈ ঠিক কৰি দিয়া।
3: চকুযোৰক জিৰণি দিয়ক ককাইদেউ, শুই থাকক, মই পানী আনি দিম, আপুনি শুৱক।
0: হেৰা, মই শুই থাকোঁ। চকুযোৰৰ জিৰণি, মনটোৰ জিৰণি বা কোন দিনা হয়। মই কি লিখিছিলোঁ মনত পৰিছে, মোৰ চকুযোৰ দান কৰিবৰ সময়ত মোক এনে এজন মানুহৰ ওচৰলৈ লৈ যাবা যি অন্তত উমানতে শান্তি বোলা শব্দটি লিখিব পাৰে, যি অন্তত উমানতে শান্তি বোলা শব্দটি লিখিব পাৰে। তাৰ পাছত আৰু কিবা এটা লিখিব লাগিব, কিবা এটা যেন থাকি গ'ল ক'ৰবাত, যেন অসম্পূৰ্ণ হৈ ৰ'ল। অসম্পূৰ্ণ। মই এতিয়া শুই থাকোঁ ৰাজস্থানৰ মিলিটাৰী হস্পিটেলতে। চাগে মোৰ অপাৰেশ্যনটো হ'ব। হওক, যি হয় হ'ব। ৰাতি হ'ল। কৃষ্ণ কৃষ্ণ

0: কৰিব পাৰা, দুয়ো এবাৰ নেপাল যাবা। আৰু তাত নেৱাৰে ক'বা যে এইটো এটা অসমীয়া চকু যাৰ বাবে তুমি নেপালখনক দেখা সম্ভৱপৰ হৈ উঠিল।
1: ছাৰে যে কি কথা কয়, গংগাময়ে যি কৰে কৰিব আৰু, আপুনি মোক দয়া নকৰে হ'লে মই ক'ত ভাল হ'লোহেঁতেন কওক।
0: ধৈৰ্য ধৰা নেৱাৰ, আগে কামটো হ'ব দিয়া, তাৰপাছত দেখা যাব। এটা কথা কওক বাইদেউ, মই ডক্টৰ অৰোৰাৰ সৈতে তেনে এবাৰ আলোচনা কৰি আহোঁ।
2: আচ্ছা,
0: আমাৰ মানে ৰাজস্থানৰ মিলিটেৰী বিভাগৰ তেওঁ এজন প্ৰখ্যাত আই স্পেচিয়েলিষ্ট। ইয়াৰ পৰা 35 কিলোমিটাৰমান হ'ব, ৰাতি বেছি হ'লে মই হয়তো ঘূৰি নাহিম। তই নেৱাৰ ইয়াতে থাকিবি, খোৱা বোৱা কেণ্টিনৰ পৰা আহিব।
2: হ'ব পাৰ, মই এওঁৰ সৈতে কথা পাতোঁ, মই ভাল লাগে।
0: মই আহিছোঁ নেৱাৰ, থাকা।
1: অ'কে ছাৰ। হাঁ দাদাজী, আমাৰ কথা আদা হৈ থাকিল, তেনেহ'লে কি সেই ল'ৰাটো আপোনাৰে আছিল?
2: সি মোৰ একমাত্ৰ ল'ৰা, স্তূপটোত জুই লাগি পাৰ্ষ্ট হ'ল, কাকো বিচাৰি পোৱা নগ'ল, তাৰ চকুৰ অসুখ আছিল, বুজিলা? মোৰ এনে লাগি থাকে যেন অসহায় আৰু দুৰ্বল চকুযোৰৰ বাবেই যেন সি জুইৰ পৰা ওলাই আহিব নোৱাৰিল। তেতিয়াৰ পৰাই মই ভাবি আছিলো যে মই জীৱন
1: মই আচলতে আৰ্মছ বিভাগৰ, মই এজন বেলিষ্টিক এক্সপাৰ্ট। মোৰ চকু বেয়া হোৱা মাত্ৰ 1.5 বছৰমানহে হৈছে, চকুযোৰ ভাল হ'লে পুনৰ চাকৰি হ'ব। মোৰ কাম হ'ল একটা সেইটো ঠিক হৈছে নে নাই তাক চাই চাৰ্টিফাই কৰা, আৰু মাজে মাজে গুলিৰ বাবে যি বাৰুদ তৈয়াৰ হয় তাৰ ফৰ্মুলাটো অলপ চাই দিয়া।
2: মই ঠিকেই ভাবিছিলোঁ, ঠিক মোৰ চকুটোৰ টান কৰিবৰ সময়ত ঠিকেই ঠিক মই যোৱা ভাল হ'ব, মই যাম, মই যাম। এই গাড়ীবোৰ আমাৰ পিনে যাবগৈ, মানে কোনোবা এটা ৰেলৱে ষ্টেচন পালেগৈ মই যাব পাৰিম। মোৰ ভয় হয় তেওঁৰ হাত দুখনলৈ, চাকৰি পোৱাৰ পাছত কিজানি তেওঁৰ কাৰ পাৰুটৰ কাৰখানাত চাকৰি হয়।
3: দাদাজী কি হল আপনার? দাদাজি আপনি কোন? দাদাজি
2: হতু নেওয়ারে মোক বিচারি খেপিয়াই ফুরিছে।
3: দাদাজি
2: খেপিয়াই ফুরিছে, মই নোৱাৰিম নেওয়ার, মই নোৱাৰো।
3: দাদাজি
2: মোৰ কবিতাটোৰ শেষ চোৱা এনেকৈয়ে ওলাই আহিছে, তাৰ চাকৰি বাৰুদৰ কাৰখানাত হ'ব, নাই মোৰ চকু পোৱাৰ পাছত তাৰ চাকৰি, নাই কাৰ বাৰুদৰ কাৰখানা, নাই মই এঠাই হেৰিলোঁ, মই যাওঁ। গাড়ীখনৰ ড্ৰাইভাৰটো
3: দাদাজী
2: মোৰ চকুযোৰ দান কৰিবৰ সময়ত মোক এনে এজন মানুহৰ ওচৰলৈ লৈ যাবা যি অন্ততঃ অমানতে শান্তি বোলা শব্দ দি লিখিব

পাৰে। মোৰ মাথো তেওঁৰ হাত দুখনলৈ ভয় হয়, চকু পোৱাৰ পাছত কিজানি খাৰ বাৰুদৰ কাৰখানাত তেওঁৰ চাকৰি হয়, কিজানি খাৰ বাৰুদৰ কাৰখানাত তেওঁৰ চাকৰি হয়, কিজানি খাৰ বাৰুদৰ কাৰখানাত তেওঁৰ চাকৰি হয়।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে এতিয়া আগবঢ়াইছোঁ গুৰুজনাৰ দ্বাৰা বিৰচিত কেইটিমান বৰগীত। অনুষ্ঠানৰ প্ৰথমেই শুনক দেৱশ্ৰী ভূঞা শইকীয়াৰ কণ্ঠত গুৰুজনাৰ দ্বাৰা ৰচিত এই বৰগীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছোঁ হোৱাটছআপযোগে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা।

শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত মূৰ্ছনা অনুষ্ঠান নিশ্চয় প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে নিশা 9:30 শুনি আছে। আপোনালোকে আমালৈ হোৱাটছআপযোগে প্ৰেৰণ কৰা বাৰ্তাই আমাক উৎসাহিত কৰে এই অনুষ্ঠানটি আপোনালোকৰ বাবে আগবঢ়াই দিয়াত। তেনেহ'লে আহক আৰম্ভ কৰোঁ মূৰ্ছনা অনুষ্ঠানটি।

নমস্কাৰ, আকাশবাণী তেজপুৰ। মূৰ্চনাৰ মই নিয়মীয়া শ্ৰোতা। যোৱা খণ্ডত মোৰ অনুৰোধৰ গীতটি শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজি মই জুবিন গাৰ্গৰ কণ্ঠত অহেতুক ছবিৰ অহেতুক গীতটি শুনাৰ আশাৰে এই বাৰ্তাটি প্ৰেৰণ কৰিলোঁ। ধন্যবাদ অভিজিৎ কলিতা, তেজপুৰ। ধন্যবাদ জনাইছোঁ আপোনাক অভিজিৎ কলিতা, আপুনি আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আৰু আমাৰ

ধন্যবাদ অভিজিৎ কলিতা তেজপুৰ, ধন্যবাদ জনাইছোঁ আপোনাক অভিজিৎ কলিতা, আপুনি আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আৰু আমাৰ মূৰ্ছনা অনুষ্ঠানটি আঁকোৱালি লোৱাৰ বাবে। আমি সদায় চেষ্টা কৰোঁ আপোনালোকৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে, আৰু সেয়েহে আপুনি অনুৰোধ কৰা অহেতুক ছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি আগবঢ়াইছোঁ আপোনাৰ বাবেই।

নমস্কার মূৰ্চনা। মূৰ্চনা অনুষ্ঠান মোৰ বৰ প্ৰিয় অনুষ্ঠান। মই মূৰ্চনাৰ এজন নিয়মীয়া আগ্ৰহী শ্ৰোতা। মই জোনাই মেচাকি চাপৰি ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰী মূৰ্চনা অনুষ্ঠান শুনি আছোঁ। আজি মোক জুবিন গাৰ্গৰ যিকোনো হিন্দী গীত বজাই দিব বুলি আশাৰে বাট চাই ৰলোঁ। এই গীতটি শুনিব বিচাৰিছোঁ লগতে ৰমেশ পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, অজিত কুমাৰ শৰ্মা, সন্ধ্যাৰাণী গগৈ, সৰুত দ্বাৰা, গাগে ৰাভা, দেৱাশীষ হাজৰিকা সকলোলৈ গীতটি উপহাৰ দিলোঁ। ধন্যবাদ জনাইছোঁ বিমল বসুমতাৰী, আপুনি প্ৰায়ে মূৰ্চনা অনুষ্ঠানলৈ বাৰ্তা প্ৰেৰণ কৰি থাকে। এনেদৰে আমাৰ এই অনুষ্ঠানটি শুনি থাকিব বুলি আশা কৰিছোঁ। আজি আপুনি জুবিন গাৰ্গৰ যিকোনো এখন হিন্দী বোলছবিৰ গীত শুনিবলৈ বিচাৰিছে, সেয়েহে আমি আগবঢ়াইছোঁ আপোনালৈ প্যাৰ কি ছাইড ইফেক্ট বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠত জানে কিয়া জানে মন বাৱৰা শীৰ্ষক গীতটি, আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গৰ বাবে।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এয়া হৈছে আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা, প্ৰতি মূৰ্চনা। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মুৰব্বী তথা সমূহ কৰ্মীবৃন্দ নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকৰ মই এজন নিয়মীয়া শ্ৰোতা। আজিৰ অনুষ্ঠানত জুবিন গাৰ্গ দেৱৰ তুমি আহিবা জোনাকী ৰাতি মই থাকিম আগ চোতালত গীতটি শুনাবৰ বাবে অনুৰোধ জনালোঁ। ইতি ৰাতুল গগৈ, জাজি, জামুগুৰি, বলমীয়া গাঁও। ধন্যবাদ জনাইছোঁ ৰাতুল গগৈদেৱ, আপুনি আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আশা কৰিছোঁ আপুনি নিশ্চয় ভালে আছে আৰু আগলৈও এনেদৰেই আপুনি বাৰ্তা প্ৰেৰণ কৰি থাকিব বুলি আমি আশা কৰিছোঁ। আৰু আপুনি অনুৰোধ কৰা গীতটি আগবঢ়াইছোঁ আপোনাৰ বাবেই।

চৰাইদেউ জিলাৰ সোণাৰী ভাইকন মুণ্ডাই আমালৈ বাৰ্তা প্ৰেৰণ কৰি লিখিছে, নমস্কাৰ গ্ৰহণ কৰিব। মূৰ্ছনা অনুষ্ঠানত আজি শুনিব বিচৰা গীতটি হৈছে হিৰো এলবামৰ সোনু নিগমৰ কণ্ঠৰ গৰিয়াৰে তেৰে পিয়াৰ মে। আৰু এই গীতটি অমল বসুমতাৰী, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, চন্দ্ৰকান্ত টাইট, অজিত কুমাৰ শৰ্মা, সোণাৰাম লালুং, বিনোদ গগৈলৈ উচৰ্গা কৰিলোঁ। ধন্যবাদ, ধন্যবাদ জনাইছোঁ ভাইকন মুণ্ডা আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আৰু আপুনি বিচৰা হিৰো এলবামৰ সোনু নিগমৰ কণ্ঠৰ গীতটি আগবঢ়ালোঁ আপোনালৈ, লগতে আপোনাৰ বন্ধুবৰ্গলৈও।

শ্ৰোতাসকল, যিহেতু সময় হৈ আহিছে মূৰ্ছনা অনুষ্ঠানটি সামৰাৰ, সেয়েহে আমি আজি এই অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতাৰ অনুৰোধ ৰক্ষা কৰাৰ চেষ্টা কৰিছোঁ। প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰ, মই এজন আপোনালোকৰ নিয়মীয়া শ্ৰোতা। আজি আমাৰ অনাতাঁৰ মৰম আকলোৱা পৰিয়ালৰ বাবে খগেন মহন্ত এটি বিহুগীত শুনাই দিব। এই গীতটো আমাৰ পৰিয়ালৰ দেৱদত্ত, কুমাৰ মনোজ দিহিঙীয়া আৰু মই নীলোৎপল দুৱৰা শুনিব বিচাৰিছোঁ। আৰু আমি ধেমাজি জিলা মাছখোৱা জোৰকটা কাঠগাঁৱৰ পৰা শুনি আছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকক, আপোনালোকে আমাৰ এই অনুষ্ঠানটি নিয়মীয়াকৈ শুনাৰ বাবে আৰু আমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে। আপোনালোকে অনুৰোধ কৰা এই গীতটি আগবঢ়াইছোঁ আপোনালোকৰ বাবেই।

আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই কিনা চৈ মদাৰৰ পানে কিনা চৈ মদাৰৰ পান।

ধন্যবাদ জনাইছোঁ শ্ৰোতাসকল। আপোনালোকে এনেদৰে আগলৈও আমালৈ বাৰ্তা প্ৰেৰণ কৰি নিজৰ মন পচন্দৰ গীতৰ অনুৰোধ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ এই মৰমেই আমাৰ প্ৰেৰণা। অনুষ্ঠান সামৰাৰ পূৰ্বে আমাৰ হোৱাটছআপ নম্বৰটি কৈ দিছোঁ। নম্বৰটি হৈছে 6026343244। নম্বৰটি পুনৰ এবাৰ কৈ দিছোঁ, 6026343244। প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে নিশা 9:30 মূৰ্ছনা অনুষ্ঠানত শ্ৰোতাসকলক পুনৰ লগ পাম বুলি আশা কৰিলোঁ। আৰু আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছোঁ।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, আজি বিশ্ব এলজাইমাৰ দিৱস। এই উপলক্ষে এতিয়া আগবঢ়োৱা হৈছে এটি বিশেষ অনুষ্ঠান। অতিথি ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা, শোণিতপুৰ জিলাৰ মহকুমা স্বাস্থ্য বিষয়া তথা মনোৰোগ বিশেষজ্ঞ। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা তন্ময় গগৈ আৰু প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।
3: আকাশবাণী তেজপুৰ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো আজিৰ এই বিশেষ অনুষ্ঠানটি। প্ৰতি বছৰে 21 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব আলজেইমাৰ দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে আলজেইমাৰ ৰোগ আৰু ডিমেনচিয়াৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰা আৰু স্মৃতিভ্ৰংশ সম্পৰ্কে থকা ভুল ধাৰণা দূৰ কৰা। এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজিৰ অনুষ্ঠানত আমি আলোকপাত কৰিবলৈ ষ্টুডিঅত আমন্ত্ৰণ কৰি আনিছো শোণিতপুৰ জিলাৰ মহকুমা স্বাস্থ্য বিষয়া তথা মনোৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাক। পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
4: ধন্যবাদ। এলজাইমাৰ দিৱস উপলক্ষে পতা অনুষ্ঠানত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই আকাশবাণী তেজপুৰক ধন্যবাদ জ্ঞাপন কৰিছো।
3: হয় ছাৰ, নমস্কাৰ।
4: নমস্কাৰ
3: ছাৰ। যিহেতু আপুনি ৰোগীৰ মনস্তাত্ত্বিক দিশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই এজন মনোৰোগ বিশেষজ্ঞ হিচাপে আপোনাৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিছো, আলজাইমাৰ ৰোগ কি? সাধাৰণতে এই ৰোগে মানুহৰ মগজুত কেনেধৰণে প্ৰভাৱ পেলায়?
4: এলজাইমাৰ এক প্ৰকাৰৰ ডিমেনচিয়া। এই ডিমেনচিয়া সাধাৰণতে বৃদ্ধ অৱস্থাত দেখা দিয়া কেইবাটাও লক্ষণযুক্ত এটা মগজুৰ ৰোগ হয়। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ স্মৃতিশক্তি কমি যায়, তেওঁলোকৰ ব্যৱহাৰৰ পৰিৱৰ্তন ঘটে, কামত মন বহাব নোৱাৰা হয়, কথা বতৰা কমি যায়, আৰু এইসকল ব্যক্তিৰ মানে কিবা এটা অৱস্থা, কিবা এটা সমস্যা বিশ্লেষণ কৰাৰ ক্ষমতাটো নোহোৱা হৈ যায়। তেওঁ যিটো এবষ্ট্ৰেক্ট থিংকিং নাইবা বিমূৰ্ত যিটো চিন্তাৰ ক্ষমতা সেইটো লোপ পাই যায়। প্ৰথম অৱস্থাত ৰোগীয়ে দেখিব যে এই মাত্ৰ যিখিনি কথা শিকিছিলে বা কথা পাতিছিলে, অলপতে যিখিনি কথা গম পাইছিলে সেইবোৰ পাহৰি যায়, ৰিচেণ্ট মেমৰিজটো পাহৰি যায় আৰু পুৰণি কথাবোৰ সাধাৰণতে ঠিকেই মনত থাকে। গতিকে চাব গ'লে এলজাইমাৰ আচলতে এক প্ৰকাৰৰ ডিমেনচিয়া হয়।
3: হয়, বিশ্ব আলজাইমাৰ দিৱস কেতিয়াৰ পৰা পালন কৰা হৈছিল?
4: বিশ্ব এলজাইমাৰ দিৱস পালন কৰা হৈছিল 1996 চনৰ পৰা, কাৰণ তেতিয়া এলজাইমাৰ্ছ ডিজিজ ইণ্টাৰনেশ্যনেল নামৰ এটা সংস্থা আছে, তেওঁলোকে এলজাইমাৰ ৰিলেটেড কাম কৰে। তেওঁলোকৰ 10 বছৰ যিটো পূৰ্তি হৈছিলে

0: তেওঁলোকৰ সেই অনুষ্ঠানৰ সেই উপলক্ষে তেওঁলোকে 21 ছেপ্টেম্বৰ দিনটো বিশ্ব এলজিমা দিৱস হিচাপে পালন কৰিবলৈ গোটেই বিশ্বকে অনুৰোধ কৰিছিল আৰু তেতিয়াৰ পৰা এইটো পালন কৰা হ'ল। তাৰমানে এতিয়া চাব গ'লে আমাৰ 3 দশকতকৈও ওপৰ হৈ গ'ল এলজিমা দিৱস পালন কৰা।
1: এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য কি ছাৰ?
0: এলজিমা দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে জনসাধাৰণৰ মাজত ডিমেনচিয়া সম্পৰ্কে, এলজিমাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা, এই ৰোগৰ লক্ষণবোৰ জনসাধাৰণক জনোৱা, এই ৰোগ সম্পৰ্কে যাতে জনসাধাৰণে সোনকালে গম পায় আৰু যিমান সোনকালে পাৰে অন্ততঃ সন্দেহ কৰি যে এইটো এলজিমাৰ হ'ব পাৰে নেকি, ডিমেনচিয়া ৰোগ হ'ব পাৰেনে, সেই সম্পৰ্কে চিকিৎসা গ্ৰহণ কৰা আৰু এই এলজিমা ৰোগৰ বা ডিমেনচিয়া ৰোগৰ যাতে বহুল পৰিমাণে গৱেষণা হয় যাতে আমি এই ৰোগটো যিমান পাৰি সোনকালে যাতে নিৰ্ণয় কৰি চিকিৎসা কৰিব পাৰোঁ আৰু এই ৰোগটো যাতে প্ৰতিৰোধ কৰিব পাৰি, প্ৰিভেণ্ট কৰিব পাৰে যাতে, সেই সম্পৰ্কে যাতে বিভিন্ন ধৰণৰ গৱেষণা নাই, সেইটো আছিল মূল উদ্দেশ্য এই দিৱসটো পালন কৰা।
1: হয় ছাৰ, সাধাৰণ বয়সজনিত পাহৰি যোৱাৰ আৰু আলজাইমাৰ ৰোগৰ মাজত মূল পাৰ্থক্যটো কি?
0: এইটো জানিবলগা প্ৰশ্ন উত্থাপিত হৈছে। আচলতে আমি সকলোৱে পাহৰি যাওঁ, কিন্তু আমি যেতিয়া সাধাৰণ যিটো পাহৰা হয় সেই পাহৰাটো কেতিয়াবা হয়তো পাহৰি গৈছোঁ, তাৰপিছত আকৌ মনত পৰি যায়। হয়তো আমি আমাৰ যিখিনি পাহৰা এই যি কথা এটা পাহৰি গ'লোঁ, অলপ পাছতো মনত পৰিলোঁ, নাইবা বস্তু এটা ক'ৰবাত থৈছিলোঁ, অলপ সময় মনত পৰা নাই, তাৰপিছত আমাৰ আকৌ মনত পৰিলে আমি কেনেকৈ থলোঁ, এই কথাখিনি আমাৰ মনত পৰি যায়। আৰু আমাৰ এই সাধাৰণ মনৰ পাহৰা যিটো কথা, এইটোৱে মানে আমাৰ দৈনন্দিন জীৱনত মানে কোনো প্ৰভাৱ নেপেলায় এইটো। কিন্তু এলজিমাৰ ৰোগৰ যেতিয়া মানে ডিমেনচিয়া ৰোগত যিখিনি পাহৰি যায় ন, সেইটো অকল পাহৰি যোৱাই নহয়, মানুহজনৰ পাহৰি যোৱাৰ লগতে যিবোৰ সমস্যা সমাধান কৰাৰ যিখিনি ক্ষমতা সেইখিনি নোহোৱা হৈ যায়, সময় কথাবোৰ বিশ্লেষণ কৰাৰ ক্ষমতাখিনি নোহোৱা হৈ যায়, আৰু ধৰক কথা বতৰা পাতি আছে তাত হয়তো মাজত দেখিলে কিছুমান শব্দ পাহৰি গ'ল, এনেকুৱা হৈ যায়। আৰু মই আগতেও কৈছোঁ যে সমস্যা সমাধান কৰা মানে ক্ষমতাখিনি মানুহজন নোহোৱা হৈ যায়, মানুহজন এংজাইনেছটো আহি যায়, এংজাইটিত ভুগিব পাৰে, ডিপ্ৰেশ্যনত ভুগিব পাৰে। আৰু কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে বয়স হ'লে যে ডিমেনচিয়া হ'ব সেইটো কিন্তু কথা নহয়। বয়স হ'লে ডিমেনচিয়া হ'ব বুলি আমি ভাবি থওঁ বয়সৰ কাৰণে পাহৰি গৈছে, এইটো একচুৱেলি নহয়। বয়স হ'লেই ডিমেনচিয়া হ'ব বুলি কথা নাই, ডিমেনচিয়া এটা ৰোগ আৰু এই ৰোগৰ লক্ষণবোৰ জানি আমি তাৰ চিকিৎসাৰ কাৰণে আগবাঢ়িব লাগে।
1: হয়, এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?
0: ডিমেনচিয়া ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হৈছে যে প্ৰথমতে যিখিনি ৰিচেণ্ট মেমৰি, নতুনকৈ যিখিনি কথা শিকে সেইখিনি মানে মনত ৰাখিব নোৱাৰে। আৰু যিখিনি কথা এইমাত্ৰ গম পাইছিলে পাহৰি যায়, বাৰে বাৰে সুধে, কুৱেশ্যন সুধে, চাহ খালো নেকি, মোকতো চাহ নিদিলাই, মই চাহ খালোঁ নেকি, কোন আহিছিলে, হয়তো বাৰে বাৰে সুধিলে, কাৰণ মনত ৰাখিব নোৱাৰে কথাটো, সেইটো এটা কথা। আৰু এটা কনফিউজন হৈ যায় মানুহজনৰ, মানুহজনে দেখিব যে মানে য'ত আছে যিটো পৰিৱেশত আছে সেই পৰিৱেশটো অনুধাৱন কৰিব নোৱাৰা হৈ যায়। গতিকে প্ৰথমতে এইবোৰ লক্ষণ দেখা যায়, তাৰপাছত লাহে লাহে দেখিব যে কথা বতৰা পাতিছে যদিও মাজত শব্দ কিছুমান ৰৈ গৈছে, কথা যিটো ফ্ল' আছে সেই ফ্ল'টো নাথাকে, ৰৈ যায়, এইটো এনেকুৱা হৈ যায়। প্ৰথম অৱস্থাত এনেকুৱা দেখা যায়, প্ৰথম অৱস্থাত এনেকুৱাই লক্ষণবোৰ সাধাৰণতে দেখা যায়। আৰু দেখিব যে জাজমেণ্ট যিটো মানে আমাৰ ডিচিশ্যন মেকিং যিটো ক্ষমতা আমাৰ, সেই ডিচিশ্যন মেকিং ক্ষমতাটো এলজিমাৰ ৰোগত ভুগি থকা ৰোগীবোৰৰ প্ৰথম অৱস্থাতেই দেখা যায়। সেইটো হয়তো জাজমেণ্ট মানে প্ৰব্লেম চলভিং জাজমেণ্ট, ডিচিশ্যন মেকিং ক্ষমতা, এইবোৰ সাধাৰণতে কমি যায়। আৰু যিবোৰ কাম আগতে কৰি ভাল পাইছিলে, যিবোৰ আগতে হবি আছিলে, সেইবোৰ লাহে লাহে মানুহজনৰ নোহোৱা হয় বা এৰিব আৰম্ভ কৰে। আৰু দেখিব লাহে লাহে এইবোৰে নিজৰ দৈনন্দিন যিবোৰ কাম আছে সেইবোৰ কাম কৰাটো মানে প্ৰভাৱ বিস্তাৰ কৰে আৰু নিজৰ দৈনন্দিন কামবোৰ কৰিব নোৱাৰা হৈ যায়। এইবোৰ সাধাৰণতে প্ৰথমতে লক্ষণ দেখা যায়।
1: হয় ছাৰ, আলজাইমাৰ ৰোগত সাৱধানতা অৱলম্বন কৰিবলৈ ৰোগীসকলে কি কি পদক্ষেপ লোৱা উচিত?
0: আলজাইমাৰ ৰোগত যাতে প্ৰিভেণ্টিভ মেজাৰ্ছ কিছুমান ল'ব পাৰি, যেনেকুৱা আলজাইমাৰ ৰোগৰ ক'ব গ'লে প্ৰথম যিটো ৰিস্ক ফেক্টৰ আছে ইয়াৰ, তাৰ এজ এণ্ড ফেমিলি হিষ্ট্ৰী মানে জেনেটিক্স এণ্ড আমাৰ বয়স, এই দুটাৰ পৰা আমি হাত সাৰি থাকিব নোৱাৰোঁ। এলজিমাৰ ৰোগ সাধাৰণতে 65 বছৰৰ পাছত সাধাৰণতে দেখা যায়। কিন্তু ইণ্টাৰেষ্টিং কথা এটা ইয়াত মই কৈ লওঁ, প্ৰথম যিটো এলজিমাৰ ৰোগী আছিলে সেইটো, সেই ৰোগীগৰাকী কিন্তু প্ৰথমতে ডিমেনচিয়াৰ লক্ষণবোৰ দেখা গৈছিল কিন্তু 51 ইয়াৰ্ছ, 51 বছৰ বয়সতে, কিন্তু সাধাৰণতে এইটো ইমান কমন নহয়, কমনলি 65 ইয়াৰ্ছ, 65 বছৰ পাছতে দেখা যায়। সেইটো হৈছে এইজ ইয়াত।

0: আৰু আনটো হৈছে জেনেটিক্স। কাৰোবাৰ বংশত যদি এই ৰোগটো আছে, দেখা গ'ল যে প্ৰথম পুৰুষত কাৰোবাৰ হয়তো মাক দেউতাকৰ আছে, ভাই ভনীয়েকৰ আছিলে, তেতিয়াহ'লে এই ৰোগটো আৰু সম্ভাৱনা থাকে। কিন্তু এনেকুৱা নহয় যে সকলোৱে হ'ব, এইটো নহয়, কিন্তু সম্ভাৱনা এটা থাকে। তাৰোপৰি আন কিছুমান ৰিস্ক ফেক্টৰ আছে যিবোৰ নেকি এলজিমাৰ ৰোগ বা ডিমেনচিয়া হোৱাৰ প্ৰভাৱ পেলায়, আৰু সেইবোৰ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। সেইটো হৈছে কি, এটা হৈছে উচ্চ ৰক্তচাপ নাইবা হাই কলেষ্ট্ৰল নাইবা ষ্ট্ৰোক, এনেকুৱা যদি ব্ৰেইনৰ হয় বা আমি তাৰ কাৰণে ট্ৰিটমেণ্ট ল'ব লাগে। আৰু নেক্সট ডায়েবেটিছ, যদি ডায়েবেটিছটো মেইনলি যিবোৰ টাইপ টু ডায়েবেটিছ থাকে, সেইবোৰ যদি পুৰলি কণ্ট্ৰল মানে ভালকৈ যদি কণ্ট্ৰল নিয়ন্ত্ৰণ নাথাকে যদি, সি এটা ৰিস্ক ফেক্টৰ হ'ব পাৰে। ফিজিকেল ইনএক্টিভিটি, ৰেগুলাৰ আমি এক্সাৰচাইজ কৰিব লাগে, আৰু এই এক্সাৰচাইজৰ যিখন নকৰা যিবোৰ ফিজিকেল মানে শাৰীৰিকভাৱে আমি যদি কাম বন নকৰোঁ, সি এটা সময়ত গৈ এইটো এটা ৰিস্ক ফেক্টৰ হ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে ই গৈ ডিমেনচিয়া কৰিব, এনেকুৱা নহয়, এইবোৰ ৰিস্ক ফেক্টৰ মানে হোৱাৰ সম্ভাৱনাটো বঢ়াই দিয়ে। নেক্সট যিবোৰ ছাবষ্টেঞ্চ, এইবোৰ স্মকিং নাইবা মিছইউজ অফ এলকহল, সেইবোৰ ডিমেনচিয়াৰ হাৰটো বঢ়াই দিয়ে। টোপনি, ক্ৰনিক যিবোৰ বহুত দিন ধৰি টোপনি সমস্যাত ভোগে, নাইবা যিবোৰ ষ্ট্ৰেছত ভুগি থাকে বহুত দিন ধৰি, ষ্ট্ৰেছত ভুগি থাকে, নাইবা যিবোৰ চিকিৎসা নহয়, দেখিছে যে ডিমেনচিয়া হওক নাইবা অন্যান্য যিবোৰ মেণ্টেল প্ৰব্লেম আছে, সেইবোৰ যদি চিকিৎসা যদি নহয় একেবাৰে, ক্ৰনিক যিবোৰ প্ৰব্লেম দীৰ্ঘদিনে যিবোৰ সমস্যাত ভুগি থাকে, তেওঁলোকে এইবোৰো এটা ডিমেনচিয়াৰ মানে পাহৰ যিটো স্মৃতি ভ্ৰমৰ যিটো সমস্যা, সেই সমস্যাবোৰ বঢ়াই দিব পাৰে। আৰু যিবোৰ যদি মানে ধৰক চকুৰে কমকৈ দেখে যিবোৰ, কাণেৰে কমকৈ শুনে যিবোৰ, সেইবোৰ যদি চিকিৎসা নহয়, সেইবোৰেও ডিমেনচিয়া ৰোগৰ ৰোগ বঢ়োৱাত সেইবোৰেও এটা কাৰক হিচাপে কাম কৰিব পাৰে।
1: হয়, যুৱ বয়সতো এই ৰোগ হ'ব পাৰে নেকি?
0: আচলতে এলজাইমাৰ যিটো চাব গ'লে 65 বছৰ বয়সৰ পাছতেই হয়, কিন্তু কিছুমান ডিমেনচিয়া তাতকৈ আগতেও হ'ব পাৰে, 45ৰ যদি 45 বছৰ পাছতো কিছুমান ডিমেনচিয়া হ'ব পাৰে। কিন্তু এলজাইমাৰ ডিমেনচিয়াটো ইমান সোনকালে দেখা নাযায়, যদিও প্ৰথম যিটো ৰোগী আছিলে অগষ্টো ডিটাৰ নামৰ যিজন ৰোগী আছিলে জাৰ্মানীৰ, সেই ৰোগীজন যদিও 51 ইয়াৰ বয়সত আছিলে, কিন্তু সেইটো আচলতে এলজাইমাৰ টিপিকেল বয়স নহয়।
1: এই ৰোগ নিৰ্ণয় কৰিবলৈ কি কি পৰীক্ষা বা চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হয়?
0: এতিয়া যিখিনি কমনলি যিখিনি ডায়গনচিছ হয়, মূলতঃ ক্লিনিকেল ডায়গনচিছ মানে তেওঁ লক্ষণ চাই সাধাৰণতে ডায়গনচিছ কৰা যায়। তাৰ উপৰিও কিছুমান ফেক্টৰ আছে যিবোৰ বায়'লজিকেল মাৰ্কাৰ বুলি কয়, সেই মাৰ্কাৰবোৰ পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা ৰোগৰ সম্ভাৱনা যদি বাঢ়ি যায়, সেইটো মানে আমি আগতীয়াকৈ গম পোৱা যায় সেইটো। কিন্তু এইটো সাধাৰণতে কমনলি ইউজ কৰা নহয়, এইবোৰ এক্সপেৰিমেণ্টেল এতিয়াও পৰীক্ষামূলকভাৱে চলি আছে।
1: হয়, বৰ্তমান এই ৰোগ সম্পূৰ্ণভাৱে নিৰাময় কৰিব পাৰিনে ছাৰ?
0: এলজাইমাৰ ৰোগ বা ডিমেনচিয়া চাব গ'লে, এটা হৈছে যিবোৰ ডিজেনেৰেটিভ ডিজৰ কাৰণে ডিমেনচিয়া হয়, আৰু কিছুমান আছে নন ডিজেনেৰেটিভ। যিবোৰ ডিমেনচিয়া নন ডিজেনেৰেটিভ কাৰণত হয়, যেনেকুৱা কিছুমান ভিটামিনৰ অভাৱ হয়, ভিটামিন B1, B12, থাইৰয়ডৰ অভাৱৰ কাৰণে হ'ব পাৰে, নাইবা নৰ্মেল প্ৰেছাৰ হাইড্ৰকেপেলাছ বুলি এটা ব্ৰেইনৰ ৰোগ আছে, সেইটো কাৰণে হ'ব পাৰে ডিমেনচিয়া, নাইবা ক্ৰনিক ছাবডুৰেল হিমাটমা, এইবোৰ ব্ৰেইনত ব্লাড জমা হোৱাৰ বয়সস্থ মানুহৰ মেইনলি হয়। এইবোৰ যদি চিকিৎসা নকৰাকৈ থাকে, তেতিয়া ডিমেনচিয়া হোৱাৰ সম্ভাৱনা থাকে। আৰু কাৰণটো উলিয়াই চিকিৎসা কৰিলে যদি কাৰণটো আঁতৰাই দিব পাৰোঁ, এইবোৰ ডিমেনচিয়া ভাল হৈ যায়। কিন্তু কিছুমান ডিমেনচিয়া আছে যেনেকৈ এলজাইমাৰ ডিমেনচিয়া, এইটো ডিজেনেৰেটিভ ডিমেনচিয়া বুলি ব্ৰেইনৰ অৱক্ষৰ কাৰণে হয় ডিমেনচিয়া। এই ডিমেনচিয়াৰ কিন্তু ভাল চিকিৎসা আছে বুলি ক'ব নোৱাৰি, চিকিৎসা আছে, কাৰণ ডিমেনচিয়াৰ অকল স্মৃতিশক্তি, মই আগতেই কৈছোঁ, অকল স্মৃতিশক্তিৰ যি সমস্যা এনেকুৱা নহয়, কিছুমান বিহেভিয়াৰ সমস্যাও আহি যায়, ব্যৱহাৰ পাতি সমস্যা কিছুমান আহি যায়। আৰু এই যিবোৰ মেডিচিন আছে, মেডিচিনবোৰ স্মৃতিশক্তি, মেডিচিন নাখালে যিখিনি সময়ত স্মৃতিশক্তি বাঢ়ি গৈ বেছি হৈ যাব, মেডিচিন খালে এই হাৰটো কমি যায়। হয়তো মেডিচিন নাখালে 5 বছৰত যিটো হ'ব, মেডিচিন খালে হয়তো সেইটো দেখিব যে 8 বছৰ হৈছে বা 9 বছৰ হৈছে। আৰু তাৰ উপৰিও যিখিনি ব্যৱহাৰৰ যিখিনি ব্যতিক্ৰম হয়, যিখিনি ঘৰত দেখিব যে ঘৰত থাকিব নিবিচাৰে, ওলাই যাব বিচাৰে, খং কৰে, টোপনি নাহে, গতিকে এইবোৰ সমস্যাটো এই মেডিচিনবোৰে সাধাৰণতে কাম কৰে সেইটো। কিন্তু মেডিচিনৰ উপৰিও ডিমেনচিয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত পৰিয়ালৰ এটা বিশেষ ভূমিকা থাকে। এইটো মানে যে কেয়াৰ গিভাৰ, পৰিচাৰ্যৰ এটা বিশেষ ভূমিকা। আৰু এই ডিমেনচিয়া ৰোগীৰ ক্ষেত্ৰত দেখিব যে ডিমেনচিয়া ৰোগীক যিমান পাৰি শাৰীৰিক আৰু মানসিকভাৱে সক্ষম কৰি ৰাখিব লাগে, তেওঁলোকক পুৱা গধূলি খোজ কৰা বা তেনেকুৱা ধৰণৰ সৰু সুৰা ব্যায়াম কৰাব লাগে, তেনেধৰণৰ শাক পাচলি

0: বাগিচা আছে, ফুলৰ বাগিচা আছে, বা ঘৰৰ সৰু সুৰা কাম, এইবোৰ মানে লাগি থাকিবলৈ উৎসাহিত কৰিব লাগে। বিভিন্ন কাৰণত ৰোগীৰ ব্যৱহাৰৰ ব্যতিক্ৰম ঘটিব পাৰে, তেওঁলোকে নিজৰনো কি হৈছে সেই বিষয়ে তেওঁলোকে নিজেই নাজানে। বহু ক্ষেত্ৰত তেওঁলোকে নিজৰ সমস্যাসমূহ বা প্ৰয়োজনীয়তাখিনি ভালকৈ ব্যক্ত কৰিব নোৱাৰাৰ ফলত অথবা পাৰিপাৰ্শ্বিকতাৰ জটিলতা হেতু ৰোগীৰ ব্যৱহাৰৰ ব্যতিক্ৰম ঘটিব পাৰে। গতিকে পৰিচৰ্যাকাৰীৰ হতাশা, ক্ৰোধ আৰু বিৰক্তিও ডিমেনচিয়া ৰোগীৰ ব্যৱহাৰক প্ৰভাৱান্বিত কৰিব পাৰে। কেতিয়াবা দেখিছে যে যিটো বস্তু বিচাৰিছে সেইটো হয়তো শব্দটো জনা নাই, গতিকে প্ৰকাশ কৰিব পৰা নাই। গতিকে তাৰ ফলতো যিটো ৰোগী প্ৰকাশ কৰিব পৰা নাই কিন্তু বিচৰা বস্তু পোৱাও নাই, গতিকে তেওঁলোকে খিংখিঙীয়া হৈ যায়। কিন্তু ৰোগীৰ সেই যি খিংখিঙীয়া ব্যৱহাৰ বা খং উঠিছে তাত যদি পৰিচৰ্যা কৰি খং কৰে তেতিয়াহ'লে পৰিস্থিতি আৰু ডিটিউট কৰি যায়। তাৰোপৰি চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে আৰু ঔষধৰ কিবা পাৰ্শ্বক্ৰিয়া হৈছে নেকি সততে নজৰ ৰাখিব লাগে। ৰোগীৰ লগত কেতিয়াও তৰ্ক কৰিব নালাগে। কেতিয়াবা কিছুমান কথা বুজাব নোৱাৰিলে নাইবা শাৰীৰিক অসুবিধা পালে, ধৰক কোষ্ঠকাঠিন্যত যদি ভুগি থাকে তেতিয়াও ৰোগীৰ খং উঠিব পাৰে, আনকি বস্তু বাহানিও ভাঙিব পাৰে, এনেকুৱা দেখা যায়। কিন্তু ৰোগীৰ লগত তৰ্ক কৰিব নালাগে, তেওঁলোকৰ মন আনফালে ঢাল খুৱাবলৈ চেষ্টা কৰিব লাগে বা আন কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰিব লাগে। দৈনন্দিন যিবোৰ ব্যৱহৃত বস্তু থাকে সেইবোৰে ৰোগী দেখা পোৱাকৈ ৰাখিব লাগে। প্ৰথম অৱস্থাত ৰোগীয়ে বস্তুৰ নাম পাহৰিও গ'লেও ব্যৱহাৰটো তেওঁলোকে জানে। ধৰক গামোচা এখন, তেওঁলোকে গামোচাখন হাত মচিবলৈ নাই মুখখন মচিবলৈ ব্যৱহাৰ কৰিব, হয়তো গামোচাখন পোৱা নাই, বিচাৰিছে কিন্তু গামোচা শব্দটো ক'ব হয়তো পোৱা নাই, তেতিয়া তেওঁলোকৰ খং উঠিব পাৰে। সেইকাৰণে কৰিব লাগে কি, ৰোগী যিটো ৰুমত থাকিব ডিমেনচিয়া ৰোগী তাত দৈনন্দিন যিখিনি ব্যৱহাৰ্য বস্তু, ধৰক গামোচাখন, নিজৰ কাপোৰখিনি, নিজে ব্যৱহাৰ কৰা চেণ্ডেল, টুথব্ৰাছ, টুথপেষ্ট, কেলেণ্ডাৰ এখন লাগিলে ৰাখিলে, নাইবা ৱালত ৱাল ক্লক এটা ৰাখিলে যাতে সময়টো চাব পাৰে, সেইখিনি ৰুমতে ৰখাৰ ব্যৱস্থা কৰিব লাগে। এটলিষ্ট তেতিয়া অন্ততঃ ৰোগীয়ে নিজৰ ব্যৱহাৰ যিখিনি কৰিবলগা বস্তু সেইখিনি যাতে চকুৰ আগতে পায় যাতে। কেতিয়াবা আৰু ইণ্টাৰেষ্টিং কৰে, কেতিয়াবা আৰু মানুহ আহিলে চিনাকি মানুহ কোনোবা ঘৰত যদি আহে ন তেতিয়া সুধে মোক চিনি পায় নে নাই চাবলৈ, আৰু ঘৰত বহুতক চিনি নাপায় মোক চিনি পাব নে, সেইটো আচলতে কৰিব, সেইটো কৰিবলৈ কি হয় তেতিয়া ৰোগীটো নিজৰ অসমৰ্থতাৰ কাৰণে আৰু নিৰুৎসাহী হৈ পৰে। তাতকৈ এটা কাম কৰিব লাগে ঘৰৰ মানে, ধৰক কোনোবা ঘৰৰ আলহী আহিছে, ঘৰৰ মানুহে ক'লে ইয়াৰ দেউতা চোৱা ইয়াৰ মালতী পেহী আহিছে বা দেউতা চোৱা ইয়াৰ বিপুল খুৰা আহিছে, এনেকৈ ক'লে তেতিয়া মানে কথাটো গম পাই গ'ল ইয়াৰ নাম বিপুল খুৰা হয় নাইবা মালতী পেহী হয়, এইটো এইটো অলপ আমি মনত ৰাখিব লাগে। ৰোগীৰ লগত সদায় এখন পৰিচয় পত্ৰ থকাটো ভাল, কাৰণ ৰোগী দেখিব কেতিয়াবা বাহিৰত ওলাই যায় নিজৰ ঘৰখনেই চিনি নোপোৱা হৈ যায়, আৰু তেতিয়া এটলিষ্ট আমি যদি পৰিচয় পত্ৰ এখন ৰাখোঁ তাত যদি ক'ত ঘৰ এটলিষ্ট এটা কণ্টেক্ট নম্বৰ যদি থাকে, ফোন নম্বৰ এটা থাকিলে, পৰিলৈ কোনোবা এজন মানুহৰ নাম যদি থাকে অন্ততঃ কোনোবা যেতিয়া পাব ঘৰলৈ ফোন কৰাৰ সুবিধা আছে, গতিকে সেইখিনি মানে সাৱধানতা অৱলম্বন কৰিব লাগে। ৰোগীয়ে যেতিয়া ধৰিব পাৰে যে তেওঁৰ মানসিক কাৰ্যক্ষমতা লাহিলে কমি আহিছে, আত্মপৰিচয় আৰু মূল্যবোধ হেৰুওৱাৰ ভয়ত তেওঁলোক উদ্বিগ্ন হৈ পৰিব পাৰে। এইখিনি সময়ত পৰিয়াল, আত্মস্বজন, বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াই ৰোগীৰ লগত কৰা আনন্দদায়ক আৰু সুব্যৱহাৰেও তেওঁলোকৰ আত্মবিশ্বাস ঘূৰাই অনাত সহায় কৰে। আৰু এটা কথা লক্ষ্য কৰিব লাগে যে ডিমেনচিয়া ৰোগৰ যিহেতু চিকিৎসা দীঘলীয়া হয়, তেতিয়া তেওঁক যিখিনি চোৱা চিতা কৰা, পৰিচৰ্যা কৰাৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনি আমাৰ পৰিয়ালৰ সকলোৱে মানে ভগাই ল'ব লাগে। আচলতে আমাৰ দেখা যায় যে যদি হাজবেণ্ডৰ ডিমেনচিয়া হৈছে হয়তো ৱাইফে পৰিচৰ্যাৰ দায়িত্বটো লৈছে, নাইবা ৱাইফৰ যদি ডিমেনচিয়া হৈছে হাজবেণ্ডে পৰিচৰ্যাৰ দায়িত্বটো লৈছে, যিহেতু খুব দীঘলীয়া সময়ৰ কাৰণে কেয়াৰ ল'বলগীয়া হৈ যায়, তেতিয়া কেয়াৰ লোৱা মানুহজন পৰিচৰ্যাকাৰী নিজেই ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব, সেইকাৰণে নাইবা তেওঁৰ যিবোৰ আমাৰ ঘৰুৱা যিবোৰ থাকে আলহী অহা নাইবা কাৰোবাৰ যদি বিয়া সবাহ হ'ল, পূজা বিহু হ'ল, তেওঁলোকেতো চাবলৈ যাবলৈ সময় নাপায়, হা কিন্তু সেই আমাৰ দৈনন্দিন যিবোৰ এইবোৰ যিবোৰ কাম থাকে ন, সেইবোৰ আমি যিমান পাৰি নিয়মিতভাৱে কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে কেয়াৰো যাতে আন এজনে লয় আৰু যি আগতে কেয়াৰ লৈ আছিল তেওঁ যাতে এই দৈনন্দিন যিবোৰ কাম আছে সেইবোৰ যদি নিজেও উপভোগ কৰিব পাৰে সেইটোৰ ব্যৱস্থা কৰিব লাগে, আদৰৱাইজ ফাষ্টাৰ্ডত হৈ যোৱাৰ সম্ভাৱনা থাকে। আৰু যদি দেখা যায় যে পৰিয়ালৰ যোনে কেয়াৰ লয় তেওঁ হতাশাত ভুগিছে বহুত দিন কেয়াৰ ল'ব লগা হোৱাৰ কাৰণে, তেতিয়া তেওঁ মানসিক ৰোগৰ ডক্তৰৰ চিকিৎসাৰ সহায় ল'ব লাগে। মানসিক ৰোগৰ ডক্তৰৰ ওচৰ চপাত বা চিকিৎসা লোৱাটো কোনো লাজ কৰিবলগীয়া বা ইতস্তত বোধ কৰিবলগীয়া কোনো কথা নহয়। চাব লাগে আমি ৰোগীৰ লগতে পৰিচৰ্য কৰি যাতে এটা সুস্থ জীৱন যাপন কৰিব পাৰে সেইটো আমি লক্ষ্য ৰাখিম।
1: ছাৰ, এই আলজাইমাৰ ৰোগীসকলৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰতি সমাজত থকা ভুল

0: ধাৰণা বা ষ্টিগমা কেনেকৈ হ্ৰাস কৰিব পাৰি?
1: আচলতে এলজেমাৰ ৰোগ বা ডিমেনচিয়া বুলিয়ে নহয়, বহুত ৰোগৰ এগেইনষ্টে বিভিন্ন ধৰণৰ ষ্টিগমা আছে, মানুহৰ মাজত ভুল ধাৰণা আছে। এই ভুল ধাৰণাবোৰ আঁতৰাবলৈ হ'লে আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। যেতিয়া ৰোগ সম্পৰ্কে মানে বুজিব, কথা বুজি উঠিব বা ৰোগটো কেনেকৈ চিকিৎসা কৰিব পাৰি এই সম্পৰ্কে সম্যক যেতিয়া ধাৰণা এটা আহিব, তেতিয়া মানুহৰ মাজৰ পৰা এই যিটো ষ্টিগমা বা ভুল ধাৰণা সেইটো আঁতৰি যাব। মূল কথা হৈছে আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা, এই ৰোগ সম্পৰ্কে ডিটেইলছ জনা, মানে ৰিচাৰ্চ কৰা, এই সম্পৰ্কে গৱেষণা হোৱাটো উচিত, আৰু এই ৰোগৰ লক্ষণ, চিকিৎসা এইবোৰ আমি জনসাধাৰণৰ মাজলৈকে লৈ যাব লাগিব। এইটো এটা ৰোগ, এইটো অন্যান্য ৰোগৰ নিচিনা, এই ৰোগটো এই সম্পৰ্কে আমি মূলতঃ জনসাধাৰণক সচেতন কৰিব লাগিব, তেতিয়া আমাৰ মাজৰ পৰা ভুল ধাৰণা বা ষ্টিগমাটো নোহোৱা হৈ যাব।
0: হয়, ভাৰত তথা অসমত এই ৰোগৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কি কি পদক্ষেপৰ প্ৰয়োজন?
1: দেখিব এতিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ এটা সমীক্ষা অনুসৰি এতিয়া গোটেই পৃথিৱীত 57 নিযুত ডিমেনচিয়া ৰোগী আছে, ভাৰতবৰ্ষত 8.8 নিযুত ডিমেনচিয়া ৰোগী আছে ইয়াৰে। গতিকে এই ডিমেনচিয়া ৰোগৰ যিটো সমস্যা সেইটো এটা ডাঙৰ সমস্যা। এই সমস্যাই নিজৰ সংসাৰ, নিজৰ পৰিয়াল, সমাজখন বা দেশৰ অৰ্থনীতিত বিশেষভাৱে প্ৰভাৱ পেলায়। আৰু যিহেতু আমাৰ মাজত সজাগতা বৃদ্ধি পাইছে, চিকিৎসাৰ বা বৈজ্ঞানিক সা সুবিধা বাঢ়িছে, গতিকে মানুহৰ আয়ুসো বাঢ়িছে, ডিমেনচিয়া ৰোগীৰ সংখ্যাও বাঢ়িছে। ঠিক তেনেকৈ আমাৰ অসমতো ডিমেনচিয়া ৰোগীৰ সংখ্যা বাঢ়ি গৈছে আৰু লাহে লাহে মানুহ ডিমেনচিয়া ৰোগীৰ চিকিৎসাৰ কাৰণে আগবাঢ়ি আহিছে, এটা ভাল লক্ষণ। ইয়াতো মূলতঃ আমাৰ এতিয়া 21 ছেপ্টেম্বৰ বিশ্ব এলজেমাৰ দিৱস বিভিন্ন ঠাইত পালন কৰা হ'ব, গোটেই পৃথিৱীলৈ আমাৰ অসমতো পালন কৰা হ'ব। আমাৰ যিবোৰ চিকিৎসা মহাবিদ্যালয় আছে সেইবোৰ মানসিক ৰোগৰ একোটা বিভাগ আছে, বিভিন্ন মেডিকেল কলেজত চিকিৎসা মহাবিদ্যালয়ৰ নিউৰলজি বিভাগ আছে, সেইবোৰ বিভিন্ন ধৰণৰ সা সুবিধা আছে, পৰীক্ষা নিৰীক্ষাৰ সা সুবিধা আছে, চিকিৎসাৰ সা সুবিধা আছে। ঠিক তেনেকৈ চৰকাৰৰ জিলা মানসিক স্বাস্থ্য আঁচনি আছে, সেই আঁচনিৰ দ্বাৰাও জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ব্যৱস্থা লোৱা হয়। সেইটো তাত দৈনন্দিন সজাগতা সৃষ্টিৰ বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হয়, নাইবা চিকিৎসাৰো ব্যৱস্থা লোৱা হয়, গাঁৱত গৈ নাইবা যিবোৰ পেৰিফেৰী যিবোৰ হস্পিটেল থাকে, PHC হওক, NPHC হওক, সেইবোৰকো কেম্প কৰি চিকিৎসা কৰা হয়। কেৱল তাত মানুহবোৰ আহিব লাগে, গতিকে সজাগতা যেতিয়া সৃষ্টি হ'ব, সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে আৰু চিকিৎসাৰো ব্যৱস্থা আছে, গতিকে মূলত জনসাধাৰণৰ মাজত সজাগতা, চিকিৎসাৰ সুবিধা আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ সুবিধা, এই আমাৰ মাজত ডিমেনচিয়া ৰোগৰ চিকিৎসা আৰু ৰোগ যাতে সোনকালে চিকিৎসা কৰি যিমান পাৰি ৰোগীজনক যাতে সুস্থ কৰি ৰাখিব পাৰি, তাৰ বাবে এইবোৰেই সুবিধা আমাৰ মাজত আছে।
0: যদি কোনো পৰিয়ালে নিজৰ সদস্যৰ মাজত এই ৰোগ প্ৰাৰম্ভিক লক্ষণসমূহ লক্ষ্য কৰে, তেন্তে তেওঁলোকে প্ৰথমে কি কৰা উচিত?
1: তেখেতসকলে যদি প্ৰথম যদি সন্দেহো কৰিছে যে ইয়াৰ ডিমেনচিয়া হ'ব পাৰে নেকি, তেতিয়াহ'লে ডক্টৰক দেখুৱাব লাগে, নিউৰলজিষ্টক দেখুৱাব পাৰে, যদি চাইকিয়াট্ৰিষ্টক দেখুৱাব লাগে, স্নায়ুক ৰোগ বিশেষজ্ঞ, মানসিক ৰোগ বিশেষজ্ঞ দেখুৱাব পাৰে, আৰু যদি এইখিনি সুবিধা নাই জেনেৰেল মেডিচিনৰ ডক্তৰকো দেখুৱাব পাৰে। মূলতঃ প্ৰথমতে ডক্তৰক দেখুৱাৰ ব্যৱস্থা কৰিব লাগে।
0: হয়, ডিমেনচিয়াৰ পাৰ্থক্য সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: এলজেমাৰ হৈছে 1 টাইপ অফ ডিমেনচিয়া, মানে এলজেমাৰ ডিমেনচিয়াৰ এটা প্ৰকাৰ।
0: হয়,
1: ঠিক আছে, গতিকে ডিমেনচিয়া বিভিন্ন ধৰণৰ ডিমেনচিয়া আছে।
0: ছাৰ, শেষত বিশ্ব আলজেমাৰ দিৱসৰ এই বছৰৰ মূল থিম অৰ্থাৎ মূল বিষয় কি, আৰু এই বিশেষ দিনটোৰ উপলক্ষে আপুনি শ্ৰোতালৈ কি বিশেষ বাৰ্তা দিব বিচাৰিব?
1: এইবাৰ বিশ্ব এলজেমাৰ দিৱস 2026ৰ মূল বিষয় হৈছে দি আৰ্লিয়াৰ ইউ ন' দি ম'ৰ ইউ কেন ডু, দি ডিমেনচিয়া ডায়েগনচিছ ইজ মেটাৰ্ছ। তেওঁ কথা হৈছে এইটো মূলত আমি ডিমেনচিয়া সম্পৰ্কে জানি, ডিমেনচিয়া সম্পৰ্কে সজাগ হৈ ডিমেনচিয়াৰ আৰ্লি ডায়েগনচিছৰ ওপৰতে মূলতঃ যিমান সোনকালে পাৰি ৰোগ নিৰ্ণয়ৰ ওপৰতে মূলতঃ গুৰুত্ব দিয়া হৈছে, আৰু কাৰণ ডিমেনচিয়াৰ যিমান সোনকালে আমি ৰোগ নিৰ্ণয় কৰিব পাৰিম সিমান সোনকালে আমি চিকিৎসা ব্যৱস্থা কৰিব পাৰিম, আৰু সিমান সোনকালে ৰোগীৰ সুস্থ হৈ উঠাত অন্তত কিছু পৰিমাণে আমি সহায় কৰিব পাৰিম। গতিকে আমি জনসাধাৰণ এলজিমাৰ্ছ ডিমেনচিয়া বা ডিমেনচিয়া সম্পৰ্কে ইয়াৰ লক্ষণ কি সেই সম্পৰ্কে আমি সজাগ হোৱা প্ৰয়োজন, আৰু আমি ভাবি ল'ব নালাগে যে এই যি স্মৃতিভ্ৰংশ, এই যিটো স্মৃতিৰ সমস্যা সেইটো বয়সৰ এটা লক্ষণ বুলি ধৰি নলয়। আমাৰ যদি ব্যক্তিজনৰ পাহৰি যোৱা ৰোগে স্মৃতিৰ সমস্যাই যদি দৈনন্দিন জীৱন

0: জীৱনত প্ৰভাৱ পেলাইছে, তেতিয়াহ'লে আমি ডক্তৰৰ ওচৰ চপা ভাল, যাতে আমি সোনকালে ৰোগ নিৰ্ণয় কৰি চিকিৎসা যাতে ব্যৱস্থা কৰিব পাৰোঁ। যেতিয়া ৰোগী এজন আহিব বা স্মৃতিৰ সমস্যালৈ যেতিয়া আহে, তেতিয়া কেইবাটাও কথা চোৱা যায় যে ৰোগী আচলতে ডিমেনচিয়া ৰোগত ভুগিছে নেকি। যদি ডিমেনচিয়া ৰোগত ভুগিছে তেতিয়াহ'লে ইয়া কিবা ৰোগ বা অন্য ৰোগৰ কাৰণে হৈছে নেকি, নাইবা কিবা ডেফিচিয়েঞ্চিৰ কাৰণে হৈছে নেকি চোৱা যায়। তাৰ কিছুমান পৰীক্ষা নিৰীক্ষা কৰা যায়, যেনেকুৱা হয়তো আমি ব্লাডৰ তেজৰ ৰক্ত পৰীক্ষা কিছুমান কৰিলোঁ, কৰি হয়তো ভিটামিন B1ৰ কিবা ডেফিচিয়েঞ্চি হৈছে নেকি, B12 ডেফিচিয়েঞ্চি আছে নেকি, কিবা অন্য সমস্যা হৈছে নেকি, গতিকে আমি হয়তো বুকুৰাখন এক্সৰে কৰিলোঁ, চিটি স্কেন কৰা যায়, প্ৰয়োজন সাপেক্ষে MRI কৰা যায়। কাৰণ ব্ৰেইন যিটো আমাৰ মগজুৰ কিছুমান অংশৰ মানে ভলিউমটো কমি যায় সাধাৰণতে। গতিকে এনেকুৱা ধৰণৰ আন ৰোগত কিবা ভুগি আছে নেকি যিবোৰ আমি ভাল কৰিব পাৰোঁ বা ট্ৰিটমেণ্ট কৰি নৰ্মেল অৱস্থালৈকে আনিব পাৰোঁ, সেইবোৰ চোৱা যায়। আৰু কিন্তু মূল কথাটো হৈছে আমি হিষ্ট্ৰীটো প্ৰথমতে চাই লওঁ যে স্মৃতিশক্তিত ভোগাৰ উপৰিও অন্যান্য কিবা সমস্যাটো মানুহজন ভুগিছে নেকি, গতিকে চাই তাৰপাছতে আমি এটা আমি ৰোগ নিৰ্ণয়লৈকে আহোঁ যে আচলতে ডিমেনচিয়া ৰোগীগৰাকী ভুগি আছে নেকি, নাইবা অন্য কিছুমান ৰোগত ভুগি আছে নেকি। যদি ডিপ্ৰেশ্যনত ভুগি আছে তেতিয়াও হয়তো স্মৃতিশক্তিৰ সমস্যা আহিব পাৰে, যিটো আমি চিউডো ডিমেনচিয়া বুলি কওঁ। গতিকে আমি গোটেইবোৰ হিষ্ট্ৰী বা পৰীক্ষা নিৰীক্ষা কৰি পুংখানুপুংখভাৱে চাই আমি ৰোগ নিৰ্ণয়ৰ কাৰণে আমি আগবাঢ়োঁ।
1: হয়,
0: এই নৰ্মেল এজিং আৰু এটা যি প্ৰচেছ ব্যৱস্থা এটা আছিল যে সেইটোত অলপমান লগাই দিব লাগিব। আমি সাধাৰণতে আমি সকলোৱে পাহৰোঁ, কিন্তু পাহৰিলেও এইটো হয়তো কেতিয়াবা দেখিছে আমি কাৰো নাম পাহৰি গ'লোঁ, কেতিয়াবা হয়তো কিবা এটা কামৰ আমি এপইণ্টমেণ্ট এটা আছিল বা কিবা এটা ডেট ফিক্স কৰিছিলোঁ, এইটো পাহৰি যাব পাৰোঁ, কিন্তু এইটো মানে কনচিষ্টেণ্ট নহয়গৈ। নাইবা আমাৰ হয়তো প্ৰথমতে পাহৰিলে পাছত হয়তো আকৌ মনত পৰি যায়, কেতিয়াবা আপুনি দেখিব কেতিয়াবা আমি কথা পাতি থাকোঁতে কেতিয়াবা হয়তো কিছুমান শব্দ মনত আহিব পাৰে, এইটো এটা পেটাৰ্ণ হৈ নাযায়, তাৰপিছত দেখি আকৌ মনত পৰিছে। হয়তো দেখিব আপুনি কিবা বস্তু এটা ক'ৰবাত থলে, পাহৰি গ'ল, তাৰপিছত আকৌ মনত পৰিলে, বা এইটো তাত গৈ কেনেকৈ থলে সেইবোৰ আপুনি মনত পেলাব পাৰে। কেতিয়াবা হয়তো দেখিব সৰু সৰু কাম কৰোঁতে দুই এটা ভুল হ'বও পাৰে কিবা ডিচিশ্যন লওঁ, গতিকে এইবোৰ আমাৰ নৰ্মেলি সাধাৰণতে দেখা যায়। আৰু এই যিখিনি আমি নৰ্মেলি পাহৰিছোঁ হ'লেও অলপ চলপ ভুল হৈছে, সেইটো আমাৰ দৈনন্দিন জীৱনত আমাৰ কোনো প্ৰভাৱ নেপেলায়। আমি আমাৰ নিজৰ লাগতিয়াল কামখিনি আমি নিজে কৰি ল'ব পাৰোঁ, নৰ্মেলি এইটোৱে দেখা যায়। কিন্তু ডিমেনচিয়া ৰোগত যিখিনি মানুহ ভোগে, সেই ভোগা মানুহখিনি যিখিনি স্মৃতিৰ সমস্যা হয়, ডিচিশ্যন মেকিঙৰ সমস্যা হয়, সমস্যা সমাধানৰ সমস্যা হয়, হয়তো কথা পাতি থাকিলে দেখিব যে কিছুমান হ'লেও মনত নাহেগৈ, আন এটা শব্দৰে ছাবষ্টিটিউট সলাই দিবলগীয়া হয়, নাইবা দেখিছে কথা পাতি আছে মাজতেতো ৰৈ গৈছে, নাইবা হয়তো কোনোবা কিবা বস্তু দেখিছে ক'ৰবাত থৈছে কেনেকৈ তালৈ গ'ল সেইবোৰতো তেওঁ ৰিট্ৰেচ কৰিব নোৱাৰে। তাৰপাছত দেখিব নিজৰ হয়তো দেখিব নিজৰ যিটো পাৰ্চনেল হাইজিন সেইটো হয়তো নেগলেক্ট কৰিছে ডিমেনচিয়া ৰোগত ভুগি থকা মানুহে, গতিকে এই ডিচিশ্যন মেকিং ক্ষমতাটো তেওঁলোকৰ লাহে লাহে হেৰাই যায়। নিজৰ যিবোৰ হবি আছিল নাইবা আগতে যিবোৰ কাম কৰি ভাল পাইছিল সেইবোৰ লাহে লাহে দেখিছে আপুনি হয়তো এৰি দিছে আৰু কৰিব মন নকৰা হৈছে, হয়তো মানুহজন আনৰ পৰা লগ বন্ধুৰ পৰা আঁতৰি থাকিব বিচাৰিছে, অকলে থাকিব লৈছে, গতিকে ডিমেনচিয়াত মূলতঃ এইবোৰ লক্ষণ দেখা যায়।
1: হয় ছাৰ, যিহেতু আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ সময় সীমিত, আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিছে। আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ বহু সময় দি আমাক আজি বিশ্ব আলজেইমাৰ দিৱস সম্পৰ্কে বহুতো জানিবলগীয়া তথ্য প্ৰদান কৰি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতাক যথেষ্ট উপকৃত কৰিলে। আমি আশা কৰোঁ যাতে শ্ৰোতাই নিশ্চয় অনুষ্ঠান শুনি ভাল পাব। আপোনাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। ছাৰ নমস্কাৰ।
0: নমস্কাৰ।
1: প্ৰিয় শ্ৰোতা, আজি বিশ্ব আলজেইমাৰ দিৱসৰ লগত সংগতি ৰাখি এই বিশেষ অনুষ্ঠানটিত আজিৰ কথোপকথনটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলাৰ মহকুমা স্বাস্থ্য বিষয়া তথা মনোৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই। আজিৰ অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে তন্ময়ী গগৈয়ে, প্ৰযোজনা আছিল গৌতম নাথৰ। তেতিয়ালৈকে এই অনুষ্ঠানটিৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত, আৰু আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একেই মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইড। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়িকা মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা মই ৰূপলী বৰা শইকীয়াই আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।